নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 32 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 17 তাৰিখ। এতিয়া সময় পুৱা 5:43 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত, লগতে নিউজ অন AIR মোবাইল এপযোগেও।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, ডিউটি ৰুমত সহায়কাৰী হিচাপে আছে ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাই কৰ্মে নিকুঞ্জলতা মহন্তৰ কণ্ঠত ঘোষা, যদুকুমাৰ খনিকৰৰ আৰু সংগীবৃন্দৰ কণ্ঠত টোকাৰী গীত, মহানন্দ দাসৰ কণ্ঠত লোকগীত, তিলোত্তমা ডেকা আৰু সংগীবৃন্দৰ কণ্ঠত চিয়া গীত আৰু শিখা দেৰ কণ্ঠত ভজন শুনিলে।

প্ৰথমেই শুনাবলৈ লৈছো প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। বিয়লি 5:20 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এই অনুষ্ঠানৰ 6:30 শৰীৰ আৰু স্বাস্থ্য শিতানত আগবঢ়োৱা হ'ব যোগাভ্যাস আৰু সুস্বাস্থ্যৰ প্ৰথম খণ্ড। অতিথি হিচাপে উপস্থিত থাকিব যোগ প্ৰশিক্ষক কাকলি মহন্ত, আগ ধৰিব স্নেহা পাঠকে। 7:20 ন প্ৰতিভা শিতানত আগবঢ়োৱা হ'ব অভিনেতা সংগীত শিল্পী অৰিন্দম বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ প্ৰাণজিৎ প্ৰীতম কলিতাৰ। লগতে থাকিব নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান উইলকিছ ইনাম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু মোৰ অনুভৱৰ গীত। 6:15 অনিতা দাসৰ কণ্ঠৰ ভজন। 6:20 আৰু 8:15 নিৰঞ্জন কলিতাৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন।

7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান নিয়োগ বাতৰি প্ৰচাৰৰ সময় পুৱা 7:15 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পীসকল দেৱেন শৰ্মা আৰু পাৰভিন চুলতানা কুইন দাস বিমল কুমাৰ দেৱমেধি বিউটি শৰ্মা বৰুৱা আৰু উৎপল ৰাজখোৱা দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আস্কা গীত ভেণ্ডকি কে গীত অৰ ভজন সবৰং তৰনম আৰু গীতিকা বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব নিশা 8:30 ভজনৰ অনুষ্ঠান ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় নিশা 9:30

এতিয়া শুনক মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। পুৱা 9:20 লাইভ ফোন ইন প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। এই অনুষ্ঠানটিয়ে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীৰ পৰাও পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানত লগ পাওঁ আহক শিতানত বিশিষ্ট সংগীত শিল্পী উদ্যোগী মৈত্ৰেয়ী অধ্যাপকৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব উপন্যাস জলপদুমৰ পাঞ্চৰীৰ 9ম খণ্ড, ৰচনা দিলীপ ফুকনৰ, পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিচিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো অনিতা দাসৰ কণ্ঠৰ ভজন।

শ্ৰোতাই অনিতা দাসৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো নিৰঞ্জন কলিতাৰ কণ্ঠত লোকগীত।

শ্রোতাসকলে নিরঞ্জন কলিতার কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰ, আৰম্ভ কৰিছো পুৰণি হিন্দী ছবির গীতৰ অনুষ্ঠান মধুবন। মধুবন অনুষ্ঠানত প্ৰথমে শুনক তাজমহল ছবির পৰা এটি গীত, মহম্মদ রফি আৰু লতা মঙ্গেশকাৰৰ কণ্ঠত। গীতৰ কথা সাহির লুধিয়ানভী।

শ্রোতাসকলে শুনি আছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনক লাভ ইন টকিঅ' ছবিৰ পৰা লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হাছৰত জয়পুৰী।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, এন ইভিনিং ইন পেৰিছ ছবিৰ পৰা, গীতিকাৰ হাছৰাত জয়পুৰী।

0: মধুবন অনুষ্ঠানত এইবাৰ শ্ৰোতাক শুনাবলৈ লৈছো যোগেশৰ কথাৰে কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত মিলি ছবিৰ পৰা।
1: বড়ি

0: মধুবন, হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত সেয়া শুনিলে চাহিৰৰ কথাৰে সুমন কল্যাণপুৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত পুষ্পা পিকচাৰ্ছ ছবিৰ পৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট UG 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু ইংলেণ্ডে যোৱা নিশা ছফিয়া গাৰ্ডেনছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱলৈ যাব। হাৰিয়ানা ভ্ৰমণকালত শ্ৰীমোদীয়ে জিন্দ ৰেলৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি জিন্দ আৰু ছোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই হাইড্ৰজেন ৰেলখন সম্পূৰ্ণভাৱে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। দেশৰ ৰেলপথৰ ক্ষেত্ৰত নতুনকৈ সংযোজন হোৱা এই ৰেলখনৰ সেৱাৰ আৰম্ভণিৰ লগে লগে ভাৰতে বিশ্বত বৰ্তমান এই সেৱা উপলব্ধ দেশসমূহৰ সৈতে নিজৰ নাম সংলগ্ন কৰিবলৈ সমৰ্থ হ'ব। উল্লেখযোগ্য যে জাৰ্মানী, জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে এতিয়াৰে পৰা ভাৰততো হাইড্ৰজেন ৰেলৰ সেৱা উপলব্ধ হ'ব। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগেৰে চলিবলগীয়া এই ৰেলখনে এই বিশেষ ষ্টেচনৰ পৰা 75 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে যাত্ৰা অব্যাহত ৰাখিব। ভাৰতীয় প্ৰযুক্তিৰে ভাৰতীয় ৰেলখণ্ডত এক প্ৰকাৰৰ বিপ্লৱ আনিবলৈ সমৰ্থ হোৱাকে নিৰ্মিত এই ৰেলখনত মুঠ 10টা ডবা আছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে দীৰ্ঘতম যাত্ৰীবাহীৰ হাইড্ৰজেন ৰেল হিচাপে বিবেচিত এই ৰেলখন 3200 অশ্ব ক্ষমতাৰ চালিকা শক্তিৰে চালিত ৰেলসমূহৰ ভিতৰত এখন শক্তিশালী ৰেল হিচাপে গণ্য কৰা হৈছে। উল্লেখযোগ্য যে এই ৰেল সেৱাৰ ফলত 0 কাৰ্বন নিৰ্গমন হোৱাৰ বিষয়ে জানিবলৈ দিয়া গৈছে। ইয়াৰ জৰিয়তে বায়ু প্ৰদূষণ বহুলাংশে কমিব আৰু হাইড্ৰজেনৰ জৰিয়তে উৎপন্ন হোৱা বিদ্যুতৰ জৰিয়তে এই ৰেলখন চলিব। জীৱাশ্মৰ জৰিয়তে উৎপন্ন হোৱা তাপবিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ পৰিৱৰ্তে সেউজ হাইড্ৰজেনৰ ব্যৱহাৰে ভাৰতৰ যাতায়াত ব্যৱস্থা অধিক বহনক্ষম কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে লগতে জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে এটা সমাৱেশতো ভাষণ দিব। জিন্দৰ পৰা প্ৰধানমন্ত্ৰী চণ্ডীগড়লৈ যাব। তাত তেওঁ 4,700 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশতো ভাষণ দিব। প্ৰধানমন্ত্ৰী মোদী চণ্ডীগড়ৰ পৰা পাঞ্জাৱৰ জলন্ধৰলৈ যাব। জলন্ধৰত শ্ৰীমোদীয়ে 5,470 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। ইয়াৰ ভিতৰত অসমৰ মাজবাট ষ্টেচনো আছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং, সাংসদ দিলীপ শইকীয়াই এই অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাগ ল'ব। ন ৰূপত সজাই তোলা এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। যাত্ৰীসকলক অধিক আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে এই ষ্টেচনসমূহ ন ৰূপত সজাই তোলা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ ৰেল, স্বাস্থ্যসেৱা, সংস্কৃতি, যোগাযোগ, শিক্ষা আৰু আন আন দিশৰ সৈতে জড়িত কাৰ্যসূচীসমূহত হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱৰ লোকসকলৰ সৈতে সহযোগিতাৰে আগুৱাই যাব বিচাৰে।

মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে দেশৰ জনসাধাৰণ বিশেষকৈ যুৱশক্তিৰ জীৱনত এই কাৰ্যসূচীসমূহে অত্যন্ত ইতিবাচক প্ৰভাৱ পেলাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু তেওঁৰ পিতৃ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে কাটাৰৰ আমিৰৰ ঐতিহ্যই দুয়োখন দেশক কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ দিশত পথ প্ৰদৰ্শন কৰি যাব। শ্ৰীমোদীয়ে লগতে কাটাৰত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি থকা স্নেহ আৰু ভাৰত কাটাৰ সম্পৰ্কৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা স্মৰণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগ ভ্ৰমণ কৰিব। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই ভ্ৰমণৰ সময়ত তেওঁ সীমান্ত সুৰক্ষা, শাসন ব্যৱস্থা, আইন শৃংখলা আৰু উন্নয়নত আলোকপাত কৰি বিভিন্ন কাৰ্যসূচীত ভাগ ল'ব। কাইলৈ শ্ৰীশ্বাহে শিলিগুৰিৰ জুমাগজ সীমান্ত ছাউনীত পৰিদৰ্শন কৰি বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে বি এছ এফৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি শ্ৰীশ্বাহে পশ্চিমবংগত সীমান্তৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত এখন বৈঠকৰ অধ্যক্ষতা কৰিব। এই ভ্ৰমণৰ সময়তে মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত তিনিখন নতুন ফৌজদাৰী আইনৰ ৰূপায়ণ সন্দৰ্ভতো পৰ্যালোচনা কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। 11 লাখৰো অধিক প্ৰাৰ্থীয়ে চিকিৎসা, দন্ত চিকিৎসা, আয়ুষ আৰু আনুষাংগিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। সকলো পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ ৱেবছাইট neet.nta.nic.in যোগে প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে ফলাফল সময়মতে ঘোষণা কৰা হৈছে যাতে পৰীক্ষাৰ্থীসকলৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এন ডি এয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত আজি হ'বলগীয়া মিত্ৰজোঁটৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ বৈঠকত সদনত গ্ৰহণ কৰিবলগীয়া ৰণনীতি চূড়ান্ত কৰিব। বৈঠকত এন ডি এৰ সংসদীয় কাৰ্যসূচী, মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ মাজত সমন্বয় আৰু অধিৱেশনৰ সময়ত বিৰোধী পক্ষৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ঐক্যবদ্ধ ৰণনীতি যুগুতাই উলিওৱাত গুৰুত্ব আৰোপ কৰা হ'ব। উত্তৰ প্ৰদেশত আজি মাই ভাৰত ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱক সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ পাছত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই সন্মিলন উদ্বোধন কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চে আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মাই ভাৰত ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱক সন্মিলনত উত্তৰ প্ৰদেশ, বিভিন্ন জিলাৰ 1500ৰো অধিক মাই ভাৰত স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিব। ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্ছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াস আয়াৰে সৰ্বাধিক 66 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফ্ৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰ ব্ৰাৰে 2টা উইকেট লাভ কৰে। জ' ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। দেশত হকীৰ প্ৰসাৰৰ বাবে অনুকূল ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে হকী ইণ্ডিয়াই কাইলৈৰ পৰা ৰাষ্ট্ৰজোৰা
কোচিং এণ্ড অফিচিয়েটিং এডুকেশ্যন পাথৱে শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাসমূহৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক শেহতীয়া প্ৰশিক্ষণ পদ্ধতি, প্ৰযুক্তিগত জ্ঞান আৰু কাৰ্যনিৰ্বাহক তথা বিষয়ববীয়াসকলৰ মান আদি বিভিন্ন বিষয়ত উন্নত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ভাৰতত পৰিকল্পিত হকী শিক্ষাৰ প্ৰসাৰৰ লগতে হকীৰ প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়ববীয়াসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাই হৈছে এই উদ্যমৰ

মূল উদ্দেশ্য। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট UG 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু ইংলেণ্ডে যোৱা নিশা ছফিয়া গাৰ্ডেনছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমে শুনক শিশিৰ বৰুৱাৰ কথাৰে শান্তাউজীৰৰ কণ্ঠৰ গীত এটি ৰঙাবেলি এলবামৰ পৰা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীত অনুষ্ঠানত শ্ৰোতাক শুনাবলৈ লৈছো অনিল কলিতাৰ কথাৰে জিতুল সোণোৱাল আৰু সাধনা স্বৰ্গমৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল কেশৱ মহন্তৰ কথাৰে নীলিমা খাতুনৰ কণ্ঠৰেতি গীত। এইবাৰ শুনক ৰাণী হাজৰিকাৰ কথা আৰু কণ্ঠৰেতি গীত, সংগীত পলাশ গগৈ।

শ্রোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। এইবাৰ শুনক তৰালী শর্মাৰ কণ্ঠৰ এটি গীত গৌতম শর্মাৰ কথাৰে।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথেমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিকুৱাৰমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোকপাত কৰি কৃষিখণ্ডৰ সবলীকৰণ, জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, সেউজ শক্তি, শক্তি উৎপাদন আদি দিশত ল'বলগীয়া চৰকাৰী পদক্ষেপৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। ৰাজ্যৰ ঐতিহ্য আৰু পৰ্যটনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাশী বিশ্বনাথৰ দৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। 2024 চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামৰ শিলান্যাস কৰিছিল যদিও আইনী বাধাৰ বাবে স্থবিৰ হৈ আছিল। সম্প্ৰতি এই বাধা আঁতৰি যোৱাত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কোচবিহাৰত থকা মধুপুৰ সত্ৰক বটদ্ৰৱাৰ দৰে আটকধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই বিষয়ে পশ্চিমবংগ চৰকাৰৰ লগত হোৱা ফলপ্ৰসূ আলোচনাৰ কথাও ৰাইজক অৱগত কৰে। কাৰেংঘৰৰ সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ বিষয়ে ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে 2028 চনত যোৰহাট মাজুলী সংযোগী দলংখন মুকলি কৰাৰ কথাও ঘোষণা কৰে।
2: বটদ্ৰৱা সত্ৰখন সজাই পৰাই তোলাৰ পিছত এইবাৰ আমি মধুপুৰ সত্ৰখন, য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সময়খিনিৰ সাক্ষী হৈ আছে, সেই মধুপুৰ সত্ৰখনকো আমি খুব ধুনীয়াকৈ সজাই পৰাই তুলিব খুজিছো। এই সত্ৰখন কোচবিহাৰত আছে, পশ্চিমবংগত আছে। পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতি এই সত্ৰখন আমি সুন্দৰ কৰি সজাই তোলাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি 35 কোটি টকাৰ অনুমোদন দিছো।
1: ধেমাজি আৰু লখিমপুৰৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰে সকলো সাহায্য আগবঢ়াব বুলি আশ্বাস দি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খহনীয়াক লৈ চিন্তা ব্যক্ত কৰে। অৱশ্যে এইবাৰৰ প্ৰথমটো বানত জিলাখনৰ কোনো মথাউৰি নভঙাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলে প্ৰকাশ কৰিছে। কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে। তেওঁ কয় যে যোৱা 10 বছৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। অহা 5 বছৰত পুনৰ 10খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীসিংহলে কয় যে দেশৰ ভিতৰতে অন্যতম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। 3,000 বিচনাযুক্ত এই চিকিৎসালয়খন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ উল্লেখ কৰে। একাংশ চিকিৎসালয়ত চিকিৎসক নথকাৰ বিষয়টো সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন চিকিৎসালয়ত চিকিৎসক থকাটো নিশ্চিত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণৰ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতিস্বত্ব লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে, ফলত কাজি নেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি পায়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সফলতা প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য।

সংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰভনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক নিৰুপমা বৰুৱাৰ কথা আৰু কণ্ঠৰ এটি গীত বালিচন্দা এলবামৰ পৰা।

0: আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা চতুৰ্থ পৰ্যায় মুকলি। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা। কাজি নেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ কৃতিত্ব আৰু তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ সমতা স্থাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক মিটাং বাতৰি। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। সেই অনুসৰি অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততেই ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতেই অহা 6 আৰু 7 আগষ্টৰ পৰা নিযুত মইনা আৰু নিযুত বাম্বু আঁচনিও আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়সমূহত প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰি প্ৰমাণ পত্ৰ ঘূৰাই দিব আৰু ৰাজ্য চৰকাৰে এমাহৰ ভিতৰতে যাৱতীয় কাৰ্য সম্পাদন কৰাৰ পাছত শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ এই আঁচনিৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগষ্টৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনী আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব। ইপিনে স্নাতক ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰে 2 লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।
1: 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। 6 আৰু 7 আগষ্ট তাৰিখে আমি কলেজসমূহত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত চাউলৰ লগত চেনী বা দালি যোগান ধৰিছিলো, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ প্ৰস্তাৱ কৰিছিলো, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল, এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম।
0: ভূমি সংস্কাৰ তথা খিলঞ্জীয়া ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা চতুৰ্থ পৰ্যায় মুকলি কৰা হ'ব। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
1: আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ লবলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দিম।
0: ডঃ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা পোনপটীয়াকৈ ভাষণ দি ৰাইজৰ প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। ডঃ শৰ্মাই অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোকপাত কৰাৰ লগতে চাহ উদ্যোগক অধিক লাভজনক কৰি তুলিবলৈ অৰ্থডক্স আৰু মাটচা চাহৰ উৎপাদন বৃদ্ধিৰ লগতে ৰপ্তানিৰ দিশটো ত্বৰান্বিত কৰাৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা চাহ খেতিয়কসকললৈ ৰাজসাহায্য আগবঢ়োৱাৰ কথা তেওঁ বিশেষভাৱে উনুকিয়ায়। ইয়াৰ লগতে তেওঁ কৃষিখণ্ডৰ সবলীকৰণ, জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, সেউজ শক্তি, শক্তি উৎপাদন আদি দিশত ল'বলগীয়া চৰকাৰী পদক্ষেপৰ বিষয়েও জনসাধাৰণক অৱগত কৰে। ৰাজ্যৰ ঐতিহ্য আৰু পৰ্যটনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাশী বিশ্বনাথৰ দৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। 2024 চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামৰ শিলান্যাস কৰিছিল যদিও আইনী বাধাৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল। সম্প্ৰতি এই বাধা আঁতৰি যোৱাত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কোচবিহাৰত থকা মধুপুৰ সত্ৰক বটদ্ৰৱাৰ দৰে আটকধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই বিষয়ে পশ্চিমবংগ চৰকাৰৰ লগত হোৱা ফলপ্ৰসূ আলোচনাৰ কথাও জানিবলৈ দিয়ে। ডঃ শৰ্মাই কাৰেংঘৰৰ সৌন্দৰ্য সৌর্যবর্ধন প্রকল্পের বিষয়েও উল্লেখ করে। ইয়ার লগতে 2008

0: 28 চনত যোৰহাট মাজুলী সংযোগী দলংখন মুকলি কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খহনীয়াক লৈ চিন্তা ব্যক্ত কৰাৰ লগতে ধেমাজি আৰু লক্ষীমপুৰৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰে সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। অৱশ্যে এইবাৰৰ প্ৰথমটো বানত জিলাখনৰ কোনো এটা মথাউৰি নভঙাটো ইতিবাচক দিশ বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত বৰফুকনৰ জীৱনক লৈ এখন ব্যয়বহুল বাজেটৰ ছবি নিৰ্মাণৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইতিমধ্যে বলিউডৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ লগত এই বিষয়ে আলোচনা কৰা হৈছে। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱী পৰিৱৰ্তন আহিছে। তেওঁ কয় যে যোৱা 10 বছৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। অহা 5 বছৰত পুনৰ 10খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীসিংহলে কয় যে দেশৰ ভিতৰতে অন্যতম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। 3000 বিছনাযুক্ত এই চিকিৎসালয়খন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ উল্লেখ কৰে।
1: কাম কাজ চলি আছে, বহুত সময় নাই, এবছৰে হ'ব বুলি আপোনালোকে ধৰি চলক। যোৱা 10 বছৰ 6টা মেডিকেল আমাৰ চৰকাৰ হওঁতে আমি পাইছিলোঁ, আজি 14খন আছে। অহা 5 বছৰত আৰু 10খন আমি আৰম্ভ কৰিম। অতি শীঘ্ৰে বঙাইগাঁৱত আৰম্ভ হ'ব গৈ আছে, তাৰপিছত বিশ্বনাথ, গোলাঘাট, এটাৰ পিছত এটা মেডিকেল কলেজ আমি আৰম্ভ কৰি যাম। গুৱাহাটী মেডিকেল কলেজ গোটেই ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এটা মেডিকেল কলেজ হ'ব লাগে যাক লৈ সমগ্ৰ ভাৰতবাসীয়ে গৌৰৱ কৰিব পাৰে, অকল অসমবাসীয়ে নহয়। 3000 বিছনাযুক্ত হস্পিটেল, অতি আধুনিক হস্পিটেল নিৰ্মাণৰ যিটো সপোন অহা দিনত বাস্তৱ হৈ থকাটো আপোনালোকে পাব। উই শ্বুড প্ৰজেক্ট 99%। ডক্টৰবিলাকে কাম যদি কৰা নাই, 4.5 কোটি OPD কেনেকৈ হৈ আছে, স্বাস্থ্য ব্যৱস্থাত 99% ভাল আছে, 1% বেয়াটোক প্ৰজেক্ট কৰি 99% ভাল কাম কৰা ডক্টৰ আৰু স্বাস্থ্যকৰ্মীক আমি হত উৎসাহিত কৰিব নালাগে বুলি মই আপোনালোকক আহ্বান জনাইছোঁ।
0: একাংশ চিকিৎসালয়ত চিকিৎসক নথকা বিষয়টো সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন চিকিৎসালয়ত চিকিৎসক থকাটো নিশ্চিত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজিনেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতিস্বত্ব লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজিনেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে। ফলত কাজিনেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি পায়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সফলতাৰ প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্ৰগতি। এই উদ্ভাৱনে কাজিনেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটি, শিশু পৰিচৰ্যা ছুটি, আৰ্জিত ছুটি আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে চৰকাৰী বিষয়া কৰ্মচাৰীৰ 3 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ লগতে 1000 টকা জৰিমনা ভৰিব লাগিব। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দেশৰ সুৰক্ষা আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত এইবাৰ সামাজিক

0: অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ লোকপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOS উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: ইছৰোৰ শতাধিক বিজ্ঞানীৰ পদত্যাগ, 3 আগষ্টৰ পৰা অৰুণোদয় ধৰ বিতৰণ, ছেপ্টেম্বৰৰ পৰা নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰৱৰ্তন আৰু বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত মৰ্জাৰ বিমানবন্দৰৰ স্থান লাভ আদি বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। গগনযান মানৱ অভিযানকে ধৰি দেশৰ একাধিক কৌশলগত মহাকাশ অভিযানৰ সৈতে জড়িত শতাধিক বিজ্ঞানীয়ে শেহতীয়াকৈ ইছৰোৰ পৰা পদত্যাগ কৰাত কেন্দ্ৰীয় মহাকাশ বিভাগ উদ্বিগ্ন হৈ পৰা বাতৰিত দৈনিক অসম কাকতে গগনযান অভিযানৰ মাজতে ইছৰোৰ শতাধিক বিজ্ঞানীৰ পদত্যাগ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি সহ আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰবল বৰষুণকো নেওচি পুৰীৰ ৰথযাত্ৰাত 10 লক্ষাধিকৰ সমাৱেশ শিৰোনামেৰে পুৰীৰ ঐতিহাসিক জগন্নাথ ৰথযাত্ৰাৰ এটা বাতৰি অসমে প্ৰতিদিন কাকতে আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে প্ৰয়োজনত অৰুণাচলী দুৰ্বৃত্তক গুলিওৱাৰ নিৰ্দেশ শীৰ্ষক এটা বাতৰিৰ লগতে 6-7 আগষ্টত নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে আৰ্জেণ্টিনাৰ অবিশ্বাস্য জয়ৰ কাৰিকৰ সেই বৃদ্ধ মেচি শিৰোনামেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ জয়লাভৰ বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। 498 কোটি টকাৰে কামাখ্যা কৰিডৰ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ বাতৰিক অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ এটা বাতৰি ইউ এছ এক্সপেৰেঞ্চ ষ্ট্ৰাইকছ ইণ্টু নৰ্ডাৰ্ণ ইৰাণ শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে স্পৰ্শকাতৰ এলেকাসমূহৰ সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত কৰাৰ উদ্দেশ্যে অহৰহ নিৰীক্ষণ বৰ্তাই ৰখাৰ বাবে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ আৰক্ষী বাহিনী আৰু বনৰক্ষী বেটেলিয়নসমূহৰ প্ৰতি আহান জনোৱাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছোফিয়া গাৰ্ডেন্সত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 66 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰবাৰে 2টা উইকেট লাভ কৰে। জ' ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণীৰে 2000 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায় মুকলি। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা। কাজিনেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ কৃতিস্বত্ব আৰু 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ সমতা স্থাপন। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

আধুনিক গীতৰ অনুষ্ঠানটি এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ

1026 kHz আৰম্ভ কৰিবলৈ লৈছোঁ ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক হাইৱে ছবিৰ পৰা এ আৰ ৰহমানৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ইৰশাদ কামিল।

অনুষ্ঠানত এইবাৰৰ শিল্পী শ্ৰেয়া ঘোষাল, গীতৰ গীতিকাৰ সাঈদ কোৱাদ্ৰী, গীতৰ ছবি জাহিৰ।

হিমেশ ৰেশমীয়াৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক নতুন আশা ছবিৰ পৰা জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হেমন্ত দত্ত।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ বহাগৰ দুপৰীয়া ছবিৰ পৰা এটি গীত, সমৰ হাজৰিকা আৰু ৰিজিয়ানা চুলতানাৰ কণ্ঠত, গীতৰ গীতিকাৰ হেমন্ত দত্ত।

0: ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন

অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 600-03-31-66-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-31-66-944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

1035 কিলোহার্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহার্টজত। এতিয়া সময় 9:45:19 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পপী চন্দ্ৰ আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, লগতে আয়ুষ্মান জেইচি। ট্ৰেন্সমিটাৰত আছে অজয় আনন্দ, তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে দেৱেন শৰ্মা আৰু পাৰ্বিন চুলতানাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হীৰেণ ভট্টাচাৰ্য্য়।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ হীৰেণ ভট্টাচাৰ্যৰ কথাৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বিমল কুমাৰ দেৱমেধিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা গীতা হাতীকাকতি।

সেয়া আছিল গীতিমালিকাৰ গীত অনুষ্ঠানত গীতা হাতী কাকতিৰ কথাৰে বিমল কুমাৰ দেৱমেধিৰ কণ্ঠৰ এটি গীত। প্ৰিয় শ্ৰোতা, গীতিমালিকাৰ গীত অনুষ্ঠানত শুনাবলৈ লৈছোঁ উৎপল ৰাজখোৱাৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ বেণুধৰ কলিতা।

0: গীতিমালিকার গীত অনুষ্ঠানটির ইমানতেই অন্ত পড়িল।
1: ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীত অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
2: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, মৃগাংক কৃষ্ণাত্ৰেয়, ষ্টুডিঅ' আৰু ডিটি ৰুমৰ দায়িত্বত মই পম্পী কলিতা। এতিয়া শুনক যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মেডিয়াম এফৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছোঁ মই দিব্যজ্যোতি কলিতা আৰু মোৰ সৈতে আছে সৰ্ণা ভৰালী।

ৰাজা ৰামমোহন ৰায়ে কৈছিল, এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ'বলৈ লাগে অফুৰন্ত কৰ্মশক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, 5:55 নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 প্ৰচাৰ কৰা হ'ব বিলকিছ ইনাম আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ।

0: 6:30 প্ৰচাৰ কৰা হ'ব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। আজিৰ বিষয় যোগাভ্যাস আৰু সুস্বাস্থ্য। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব যোগ প্ৰশিক্ষক কাকলি মহন্ত। অনুষ্ঠানৰ আঁত ধৰিব স্নেহা পাঠকে। 7:20 প্ৰচাৰ কৰা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানত আজি শুনিবলৈ পাব অভিনেতা তথা সংগীত শিল্পী অৰিন্দম বৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আঠ বজাত প্ৰচাৰ কৰা হ'ব মোৰ অনুভৱৰ গীত। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। এতিয়া স্বৰ্ণা ভঁৰালীৰ পৰা জনোৱা হওক কি কি অনুষ্ঠানেৰে সজা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।
1: কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিবেদন কৰা হ'ব 5:15। শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু নেতাজী সুভাষ চন্দ্ৰ বসু শীৰ্ষক কথিকা শুনিবলৈ পাব 6:10। আধুনিক গীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 6:30। 7:20 প্ৰচাৰ কৰা হ'ব অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালা অনুষ্ঠানটি। সমল ব্যক্তিৰূপে উপস্থিত থাকিব শান্তা উজিৰ আৰু প্ৰতিস্মিতা উজিৰ। 8:00 নিবেদন কৰা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠান, আৰু এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে আজব প্ৰেম কি গজব কাহানী, টু ষ্টেটছ আৰু ওম শান্তি ওম চিনেমাকেইখনৰ পৰা কেইটিমান গীত। প্ৰথমে আগবঢ়াইছোঁ টু ষ্টেটছ চিনেমাখনৰ পৰা অৰিজিত সিং আৰু চিন্ময়ী শ্ৰীপাদাৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ টু ষ্টেজ ছবিখনৰ পৰাই আকৃতি কাক্কৰ আৰু বেনি ডাইলৰ কণ্ঠৰ এই গীতটি।

টু ষ্টেজ ছবিখনৰ পৰা বেনি ডাইলৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এবাৰ আগবঢ়াইছোঁ অজব প্ৰেম কি গজব কাহানী ছবিখনৰ পৰা আতিফ আছলামৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ আতিফ আছলাম আৰু আলিচা সিনেৰ কণ্ঠৰ এই গীতটি, আজব প্ৰেম কি গজব কাহিনী চিনেমাখনৰ পৰা।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনক ওম শান্তি ওম চিনেমাখনৰ পৰা চনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

মনোৰঞ্জনত এইবাৰ আগবঢ়াইছোঁ ৰাহত ফাতেহ আলী খান আৰু ৰিচা শৰ্মাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ চান, উদিত নাৰায়ণ, শ্ৰেয়া ঘোষাল, সুনিধি চৌহান আৰু ৰাহুল ছেক্সেনাৰ কণ্ঠৰ এই গীতটি ওম শান্তি ওম চিনেমাখনৰ পৰা।

ইমান পৰে শ্ৰোতাসকলে, গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। আকৌ কৈছোঁ, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITR চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। আকৌ কৈছোঁ, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে শৰীৰ আৰু স্বাস্থ্যৰ এটি বিশেষ খণ্ডলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ ক্ষেত্ৰত যোগাসনে আমাক কি ধৰণেনো সহায় কৰে, যোগাসনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো যোগ প্ৰশিক্ষক কাকলি মহন্তক। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
1: হয়, নমস্কাৰ। প্ৰথমতে ধন্যবাদ জনালোঁ মোক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনোৱাৰ বাবে।
0: আপুনি যোগ প্ৰশিক্ষণৰ সৈতে জড়িত হৈ আছে নহয় জানো?
1: হয়, মই যোগ প্ৰশিক্ষণৰ সৈতে জড়িত হৈ আছোঁ। লাষ্ট 5-6 ইয়াৰ্ছৰ পৰা মই বহুখিনি মানুহক য়োগা শিকাই আহিছোঁ আৰু মই বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰিচাৰ্চ স্কলাৰ হিচাপে পঢ়ি আছোঁ য়োগাৰ ওপৰতে, য়োগিক ছায়েন্স এণ্ড নেচাৰোপেথী। আৰু ইয়াৰ লগতে মই মোৰ ঘৰত হৰি ওম য়োগা এণ্ড নেচাৰোপেথী চেণ্টাৰ এটা মই খুলি ৰাখিছোঁ, য'ত বহু ধৰণৰ মহিলাই হওক, পুৰুষেই হওক, কিডছেই হওক, সকলো ধৰণৰ আহে মোৰ ঘৰত আৰু তেওঁলোকক মই য়োগা শিকাই আহি আছোঁ। আৰু ইয়াৰ লগতে মই ব্যক্তিগত খণ্ডৰ দুটা য়োগা ইনষ্টিটিউটৰ লগত জড়িত হৈ আছোঁ।
0: আজি আপোনাৰ সৈতে যোগাসন বিষয়ক বিভিন্ন ধৰণৰ কথা আমি পাতিম। আমি জানো যোগাসনৰ এক দীঘলীয়া ইতিহাস আছে ভাৰতত। 2014 বৰ্ষৰ পৰা আন্তৰ্জাতিকভাৱে যোগাসনে স্বীকৃতি লাভ কৰিছে, গতিকে 21 জুনৰ দিনটো প্ৰতি বছৰে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হয়। কিন্তু এই যোগাসনৰ হাজাৰ বছৰীয়া ইতিহাস আছে। আমি প্ৰথমতে এই ইতিহাস সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, লগতে যোগাসন বুলিলেনো আমি কি বুজো সহজ ভাষাত জনাবচোন।
1: হয়, য়োগাৰ এটা বহুত দীঘলীয়া যাত্ৰা আছে, আমি একেবাৰে গুৰিৰ পৰা জানিম। প্ৰথমতেই কওঁ যে আমি অসমীয়াত যোগ বুলি কওঁ, যোনটো সংস্কৃতত বা হিন্দীত ক'বলৈ গ'লে আমি য়োগ বুলি কওঁ। আৰু সংস্কৃত শব্দ য়ুজৰ পৰা য়োগা বস্তুটো আহিছে। য়ুজ মানে হ'ল যোগ কৰা। আমি কি যোগ কৰিম? শৰীৰ, মন আৰু আত্মাৰ মিলন। ছ' এই বস্তুটোৱে হৈছে যোগ। আৰু আমি যেতিয়া য়োগাৰ কথা কওঁ, এই বস্তুটো যদি আমি হিষ্ট্ৰী ৰিলেটেড মানে হিষ্ট্ৰিকেল অৰিজিন যদি চাওঁ, তেতিয়া মই ক'ব লাগিব যে আমাৰ যোনটো বৈদিক পিৰিয়ড আছিলে, প্ৰি বৈদিক পিৰিয়ড বুলি যদি মই কওঁ, সেইটো 3000ৰ পৰা 1500 BCE, যাক আমি ইণ্ডাছ ভেলি চিভিলাইজেশ্যন বুলিও কওঁ। আৰু সেই চিভিলাইজেশ্যনত যেতিয়া মাটিৰ খণ্ডন চলিছিলে বা এক্সকেভেশ্যন মানুহবিলাকে যেতিয়া কৰিছিলে, তেতিয়া দেখিছিলে মহাদেৱৰ বজ্ৰাসনত বহি থকা এটা মূৰ্তি আৰু লগতে সুখাসন, এনেকুৱা ধৰণৰ মেডিটেশ্যনত বহি থকা মূৰ্তি পোৱা গৈছিলে। গতিকে এইটো এটা প্ৰুফ যে তেতিয়াৰ দিনত, যে 3000 BCE-ত প্ৰি বৈদিক পিৰিয়ডত আমি য়োগাৰ এটা আভাস পাইছিলোঁ। তাৰপিছত আমি আহিব বৈদিক পিৰিয়ড। বৈদিক পিৰিয়ড 1500ৰ পৰা 500 BCE। আৰু বেদ বুলি যদি আমি কওঁ, আমাৰ প্ৰাচীন ভাৰতত চাৰিখনেই বেদ আছিলে, ঋগ্বেদ, য়জুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এতিয়া এই বেদসমূহত আমি য়োগাৰ বহুতখিনি প্ৰেক্টিছ বা প্ৰক্ৰিয়া আমি দেখিবলৈ পাইছিলোঁ। তাৰ ভিতৰত ঋগ্বেদৰ কথা যদি কওঁ, তাতে প্ৰথমতে আমি যোনটো আজিকালি আমি আগৰ পৰাই যোনটো আমি গায়ত্ৰী মন্ত্ৰ চেণ্টিং কৰোঁ, এইটো এটা বহুত পজিটিভ ভাইব্ৰেশ্যনৰ মন্ত্ৰ হয়, যোনটো আমি লৈছোঁ ঋগ্বেদৰ পৰাই। ছ' সেই মন্ত্ৰটো আমি ঋগ্বেদৰ পৰা আনিছোঁ। যোনটো মন্ত্ৰ চেণ্টিং আমি কৰোঁ, এই চেণ্টিঙত আমাৰ বডিত, শৰীৰত বহুত ধৰণৰ পজিটিভিটি আমি দেখিবলৈ পাওঁ, বহুত মেণ্টেল ষ্ট্ৰেছ আমি ৰিলেক্স কৰিব পাৰোঁ। ছ' সেইখিনি আমি বেদৰ পৰাই পাইছোঁ। আৰু লগতে যোনবিলাক আমি পূজা কৰোঁ, যজ্ঞ কৰোঁ, সত্যনাৰায়ণ পূজা কৰোঁ, সকাম কৰোঁ, এই গোটেইবিলাক অৰিজিন আমি বেদৰ পৰাই পাইছোঁ। ছ' বেদৰ পৰা আমি এই য়োগাৰ আভাসটো পাইছোঁ। ইয়াৰ পিছতেই আমি আকৌ ক'ব লাগিব যে উপনিষদ। উপনিষদত বহুতখিনি আমি য়োগাৰ বস্তু পাইছোঁ, যেনেকে আমি ওম চেণ্ট কৰোঁ, এই চেণ্টিংটো কিন্তু অৰিজিনেলি চাণ্ডোগ্য উপনিষদৰ পৰাই আমি পাইছোঁ। আৰু লগতে মাণ্ডুক্য উপনিষদ, য'ত ওমৰ চাৰিটা মাত্ৰাৰ কথা বুজোৱা হৈছে, প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। ওম বুলি ক'লে আমি এটা শব্দ ওম ক'ব পাৰোঁ, কিন্তু ইয়াৰ মাত্ৰা আছে AUM, দেন লাষ্টৰ মাত্ৰাটো চাইলেণ্ট। আৰু তাৰ পিছত, উপনিষদৰ পিছত আহিব আমাৰ ক্লাছিকেল যোগ পিৰিয়ড, যোনটো 2nd century BCE-ৰ পৰা 4th century BCE-লৈকে, য'ত আমাৰ পতঞ্জলীৰ কথা আহি যাব। সেই তেতিয়াৰ পৰাই আমি এতিয়ালৈকে, টিল ডেট, আজিলৈকে আমি য়োগা বস্তুটো প্ৰেক্টিচ কৰি আছোঁ। এতিয়া আমি যোনটো 4th state, ক্লাছিকেল ষ্টেটত আমি য়োগাৰ বিষয়ে যদি কওঁ, সেইখিনিতে আমি গোটেইখিনি, বহুতখিনি কথা সোমাই আছে। এতিয়া সেই ক্লাছিকেল এইজত পতঞ্জলি যোগ সূত্ৰ যোনটো মহৰ্ষি পতঞ্জলিয়ে লিখিছিলে। এতিয়া এই পতঞ্জলি যোগ সূত্ৰ এখন যোগৰ বুক বুলিয়ে কম বা কিতাপ হয় যোনটো মহৰ্ষি পতঞ্জলিয়ে লিখিছিলে, আৰু ইয়াতে চাৰিটা চেপ্টাৰ আছে, যোগ আৰু সূত্ৰ। প্ৰত্যেকটো যোগৰ শ্লোকা এটা এটা সূত্ৰৰ দৰে, মণিৰ দৰে ৰিলেটেড হয়। 195 বা 196 এইটো কণ্ট্ৰভাৰ্চিয়েল হয়, কিছুমানত 196 কয়, কিছুমানত 195 কয়। ইয়াতে চাৰিটা চেপ্টাৰ আছে, সমাধি, সাধনা, বিভূতি আৰু কৈৱল্য। এনেকুৱাকৈ মহৰ্ষি পতঞ্জলিয়ে এই কিতাপখনৰ ভিতৰত যোগাৰ বিষয়ে অষ্টাংগ যোগ, অষ্ট যোগা মানে 8 limbs অফ যোগা, যোগাৰ 8টা ভাগৰ বিষয়ে বহুত ধুনীয়াকৈ ডিটেইলছত বুজাই গৈছে। এতিয়া সেই বিষয়ে আমি ডিছকাছ কৰিম, কিন্তু তাৰ আগত মই ক'বলৈ বিচাৰিম যে পতঞ্জলি কোন আছিলে। মই যেতিয়া বহুত মানুহবিলাকৰ লগত কানেক্ট কৰিবলৈ যাওঁ, শিকাবলৈ যাওঁ, মই এটা কথা সুধোঁ যে পতঞ্জলি কি হয়। তো মানুহবিলাকে কয় যে পতঞ্জলি এটা প্ৰডাক্ট হয়, ৰামদেৱ বাবাৰ এটা প্ৰডাক্ট হয়, কিন্তু এইটো একচুৱেলি এটা প্ৰডাক্ট নহয়। মহৰ্ষি পতঞ্জলি এগৰাকী এজন মুনি আছিলে, যোনে আমাক আজি টিল ডেট আমি তেওঁৰ পৰাই এই ক্লাছিকেল এইজৰ পৰা তেওঁ এটা ছিষ্টেমেটিক ৱেত পতঞ্জলি যোগ সূত্ৰখন লিখি দিছে, আমাৰ মানুহৰ মাজলৈ উলিয়াই দিছে, আৰু সেইকাৰণে আমি ছিষ্টেমেটিকেলি যোগা বস্তুটো কৰিবলৈ পাৰিছোঁ। নহ'লে যোগা বুলি ক'লে মানুহে আসনো বুজে, মেডিটেশ্যন বুজে, ধ্যান বুজে, প্ৰাণায়াম বুজে, আৰু লগতে সৎকৰ্মও বুজে, কিন্তু এইবিলাক হয় কি? একচুৱেলি বহুত কিছুমান আছে ইয়াৰ ভিতৰত, আমি ডিটেইলছত বুজিম। প্ৰথমতে অকণমান অষ্টাংগ যোগৰ বিষয়ে কৈ লওঁ,
0: যোগাসনৰ 8টা ভাগ হেতু
1: হয়, যোগাসনৰ 8টা ভাগ। প্ৰথম ভাগটোতেই মহৰ্ষি পতঞ্জলিয়ে কৈছে যে য়ামা, য়ামা মানে হ'ল আমাৰ যোনটো ছ'চিয়েল ৰুল, সমাজ এখনত থাকিবৰ কাৰণে আমি কিছুমান ৰুল বান্ধি লওঁ, বা আমি সেইখিনি ৰুলছ মানিলে আমাৰ জীৱনটো প্ৰচিড কৰি যাবলৈ সুবিধা হয়। এতিয়া য়াম বুলি ক'লে তাৰে ভিতৰত পৰিব অহিংসা, সত্যা, আস্তিয়া, ব্ৰহ্মচাৰ্য আৰু অপৰিগ্ৰহ। কৈছে যে অহিংসা, আমি সমাজত জীয়াই থাকিবলৈ অহিংসাটো লাগিবই, যোনটো অকল মহৰ্ষি পতঞ্জলিয়ে কোৱা বুলিয়েই নহয়, আমি মহাত্মা গান্ধীয়েও আমাক নন ভাইলেঞ্চ প্ৰেক্টিচ কৰিবলৈ কৈছিলে। চ' হিংসা কৰা মানুহ এটা আমাৰ সকলোৰে কাৰণে ক্ষতিকাৰক। আমি অহিংসা অকল মানুহ বুলিয়েই নহয়, এভৰি লিভিং বিং, কুকুৰেই হওক, প্ৰত্যেকটো জীৱৰ প্ৰতি আমি অহিংসা হ'ব লাগে। দেন সত্য কথা ক'ব লাগে, ট্ৰুথফুলনেছ। তাৰপিছত কৈছে যে আস্তিয়া, চুৰ কৰিব নালাগে। চুৰ অকল বস্তু বুলিয়েই নহয়, আমি কাৰোবাৰ বুদ্ধিটোও চুৰ কৰিব পাৰোঁ। যেনেকৈ ফেশ্বন ডিজাইনাৰ বোলে বিলাকে কাৰোবাৰ ডিজাইন চুৰ কৰে, মিউজিচিয়ানছবিলাকে কাৰোবাৰ সুৰ চুৰ কৰে। চ' মই জাষ্ট এক্সাম্পল দি বুজাবলৈ বিচাৰিছোঁ। তাৰপিছত কৈছে ব্ৰহ্মচৰ্য, ব্ৰহ্মচৰ্য মানে হ'ল কণ্ট্ৰল অফ আৱাৰ চেন্স। এতিয়া এজ এ ষ্টুডেণ্ট মই কিছুমান বস্তু বা মোৰ চেন্স অৰ্গেনছবিলাক মই মোৰ কণ্ট্ৰল কৰিব লাগিব কিছুমান বস্তুৰ পৰা। ত' সেইখিনিয়ে আমাক সহায় কৰে জীৱনত আগুৱাই যাবলৈ, ব্ৰহ্মচৰ্য, য'ত মোৰ এতিয়া ডিউটি যে এজ এ ষ্টুডেণ্ট মই পঢ়া শুনাতেই নিজক বনাব লাগিব। লাষ্টত কৈছে যে অপৰিগ্ৰহ, অপৰিগ্ৰহ মানে হ'ল যোনটো আমাৰ নহ'লে নহয় বা কণ্টেণ্টমেণ্ট। কিছুমান মানুহ থাকে যে আমি লগাতকৈ বেছি আমাক সদায় লাগে, কিন্তু মই মোৰ মনৰ সন্তুষ্টিটো নাজানো যে মই কিমানত লিমিটেশ্যনছত আছোঁ, মই মোৰ নিজৰ সেই কণ্টেণ্টমেণ্টটো বুজি নাপাওঁ। চ' অপৰিগ্ৰহ, প্ৰথম লিমটো আমি বুজিলোঁ য়ামা, ছেকেণ্ড লিমটো হ'ল নিয়ম। নিয়ম মানে হ'ল যোনটো ছেল্ফ, আগৰ নিয়মটো আছিলে ছ'চাইটিৰ নিয়ম, ছেকেণ্ড নিয়মটো হৈছে মোৰ নিজৰ কাৰণে মই কি কি নিয়ম ফ'ল' কৰিলে মই ডেইলি লাইফটো ধুনীয়াকৈ এটা হেল্ডি লাইফ এটা মই ফ'ল' কৰিব পাৰোঁ। তাতে প্ৰথমতে কৈছে স্বচ্ছা, স্বচ্ছা মানে হ'ল ক্লিনলিনেছ, অকল শুদ্ধতা বা ক্লিনলিনেছটো মই শাৰীৰিকভাৱেই নহয়, দৈনন্দিন আমি গা ধোৱাটো, নিজক চাফা কৰি ৰখাটো, ব্ৰাছ কৰাটো, এটা শৰীৰিক আমি বাহিৰৰ ফালে ক্লিন কৰিলোঁ, কিন্তু মানসিক যোনটো আমাৰ মেণ্টেল পিউৰিফিকেশ্যনো বহুত দৰকাৰ। আমি ইমান বেয়া ভাৱ লৈ জীয়াই থাকোঁ বেলেগক লৈ পেলাই, বেলেগৰ ভাল হ'লে মোৰ জেলাচি ভাৱ আহে, তো সেইবিলাক ভাৱটোৱে লেতেৰা বুলি কৈছে। চ' আমি মনটো পিউৰিফাই কৰিব লাগে ইণ্টাৰনেলি আৰু এক্সটাৰ্নেলি। দুই নম্বৰতে কৈছে সন্তোষ, কণ্টেণ্টমেণ্ট, এই মই যোনটো সন্তুষ্টি মই কেতিয়াও নাপাওঁ। আমি মানুহবিলাকে মোৰ ভাল হোৱাটো বা বেলেগৰ ভাল হোৱাত মই কেতিয়াও সন্তুষ্ট নহয়, নিজৰ হোৱাটো নহয়, নিজক এইখিনি হোৱাৰ পিছত মোক আৰু এটা লাগে। চ' সন্তুষ্টি মই কেতিয়া পাম সেইটো মই আমি বুজিয়েই নাপাওঁ মানে। চ' কণ্টেণ্টমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত কৈছে তপ বা তপস্যা, যিকোনো এটা বস্তু আমি লাইফত তপস্যা কৰিলেহে পোৱা যায়। তপস্যা নকৰি আমি যদি ছাকচেছৰ শ্বৰ্টকাট বিচাৰোঁ সেইটো আমাৰ কাৰণে ভাল নহয়, হয়তো আমাক বিপদতো পেলাব পাৰে। তপহৰ পিছত কৈছে স্বাধীন, ধ্যায়া, স্বা মানে সেল্ফ, ধ্যায়া মিন্স অধ্যয়ন করা। আমি সদায় এটা বস্তু মন করব লাগে যে আমি নিজক সদায় যাতে আপডেট করে রাখব পো জ্ঞানের ফালেদি, পৃথিবীত কি হয়েছে বা ন্যাশনেল, আমি যে এটা কারেন্ট এফেয়ার্স পড়ো বা নিজক আমি সদায় সদায় অধ্যয়ন করে পেলায় নিজক, কারণ লার্নিং ইজ এ প্রসেস ফ্রম উম টু টুম্ব, আমি মৃত্যুর আগদিনালেকে আমি সদায় লার্নিংতেই থাকো, গতি স্বাধ্যায় সদায় আমি নিজক আপডেট করে রাখব লাগে। আর লাস্টত কৈছে ঈশ্বর পরিধানা, আমি যিয়েই কাম করো দিনটোর শেষত আমি ভগবানের ওসর সারেন্ডার হব লাগে। গতি ঈশ্বর ভগবানক মানি পেলায় যোনটো এটা পজিটিভ এনার্জি থাকে সেই শক্তিটো মানি আমি আগুয়াই যাব লাগে, যাতে আমাক শুদ্ধ পথত আগবাড়ি লৈ যায়।
0: এখানে নিজের কারণে থাকা নিয়ম
1: হয় নিজের কারণে অষ্টাঙ্গ যোগার আমি দুটা পড়িলো, ইয়ামা এন্ড নিয়ামা। তিন নম্বরটো কৈছো আসন, যোনটো মহর্ষি পতঞ্জলিয়ে কৈছে। এতিয়া আমি দেখিছো আমি সবেই আসন প্র্যাকটিস করো, কিছু মানে বহুত ডিফিকাল্ট এডভান্স আসনও করে, কিছু মানে লুজেনিং করে, বহুত ধরনের আসন আছে, ফরওয়ার্ড বেন্ডিং, ব্যাকওয়ার্ড বেন্ডিং। কিন্তু আসন বুলি কলে মহর্ষি পতঞ্জলিয়ে কি কৈছে যে স্থির সুখ আসনম, সেইটোকে আসন বুলি কৈছে। মই যেতিয়া স্থিরতা অবলম্বন করি সুখত থাকো তাকেই কৈছে আসন। কিছু মানে বহুত টান করে বডিটো ধরে পেলে ভাইব্রেশন বহুত কপি থাকে, সেই বস্তুটো করব বিচারিছে পারা নাই, কিন্তু মানুষটা বহুত কষ্টত আছে, সেই যদি কষ্টটো ফিল করে আছো তেনেহলে সেইটো আসন নহয়। ইউ হ্যাভ টু ফিল কমফর্টেবল, ইউ হ্যাভ টু ফিল প্লিজার, গতি সেইটুক কৈছে আসন। আর লগতে কি কৈছে, প্রয়ত্ন শৈথিল্যা অনন্ত সমপ্রত্যভ্যম, সেই বস্তুটো নোপালেকে আমি প্রয়ত্ন করে থাকিব লাগিব, মানে যত্ন। আর লগতে শৈথিল্য, শরীরের শীতলতা মেইনটেইন করব লাগিব, লগতে অনন্তকাললেকে, টিল ডেট টাইম, যেতালেকে মই সাকসেস নাপাও, সমপ্রত্যভ্যম মানে সমান হয়ে যাব, তুমি মাটির লগত সমানে আমি কমফর্টেবলি আসনটো ফিল করব পাৰিম। চারি নম্বরতে আমি জানিম প্রাণায়াম। এতিয়া প্রাণ আর আয়াম, ইয়াতে দুটা শব্দ আছে, প্রাণ মানে হল ভাইটেল এয়ার, আমি যোনটো প্রাণ বায়ুর থ্রোদি উশাহ লৈ আছো, আর আয়াম মানে হল ডিউরেশন, কিমান সময় দীঘল করে আমি উশাহ লব পাৰো আর এৰিব পাৰো। এতিয়া ইয়াতে এটা সূত্র মহর্ষি পতঞ্জলিয়ে কৈছে, তসমিন সতি শ্বাস প্রশ্বাস গতি বিচ্ছেদ প্রাণায়াম, যেতিয়া আমার গতিটো বিচ্ছেদ হয়ে যায় শ্বাস প্রশ্বাসর, ইনহেল আর এক্সেলেশনের মাজত আমি যদি উশাহটো বন্ধ করে দিও তাকে কৈছে প্রাণায়াম। এতিয়া কুম্ভাক লগাও বুলি কও, আমি যে কো হোল্ড করা, উশাহটো আমি হোল্ড করে ধরো, আপনাদের সবেই হয়তো করেছে, আমি কোভিডর টাইমত সবেই উশাহ লওয়া আর এরার একটা প্র্যাকটিস করেছিল, যোনটো আমার লাংসর কারণে বহুত ভাল। সেইটোকে কৈছে মহর্ষি পতঞ্জলিয়ে যে গতি বিচ্ছেদ, যেতিয়া আমি গতিটো বন্ধ করে দিও, উশাহটো হোল্ড করে দিও, তাকেই কৈছে প্রাণায়াম।
0: আজির অনুষ্ঠানের বাবে নির্ধারিত সময় শেষ হয়ে আছে, গতি আজির এই খণ্ডটি আমি সামরিব লাগিব, পরবর্তী খণ্ডত আমি এই সম্পর্কীয় আর আন আন কথা পাতিম। আপনাক ধন্যবাদ জ্ঞাপন করছো আপনার মূল্যবান সময় আমাক দিলে।
1: হয় ধন্যবাদ।
0: প্রিয় শ্রোতা, শরীর আর স্বাস্থ্যর অনুষ্ঠানের পর মানে স্নেহা পাঠকে আজিলে ইমানতে বিদায় লৈছো, নমস্কার।
2: ইমান পরে শ্রোতাসকলে শরীর আর স্বাস্থ্য অনুষ্ঠানটি শুনিলে। আজি অনুষ্ঠানের বিষয় আছিল যোগাভ্যাস আর সুস্বাস্থ্য। সমল ব্যক্তি হিসাবে উপস্থিত আছিল যোগ প্রশিক্ষক কাকলি মহন্ত। অনুষ্ঠানটির আত ধরলে স্নেহা পাঠকে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু তাৰ পাছত ক্ৰমে হিন্দী, ইংৰাজী আৰু অসমীয়াত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 লোকক প্ৰশিক্ষণ লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তিবিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে ওদালগুৰি জিলাৰ মাজবাট ৰেল ষ্টেচনটো নিৰ্মাণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে মাজবাট ৰেল ষ্টেচন উদ্বোধনী ফলকো স্থায়ীভাৱে মুকলি কৰে। ৰাজ্যপালগৰাকীয়ে ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল যাতায়াতৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ এই বিকশিত আধুনিক ৰেলৱে ষ্টেচনটোৱে যাত্ৰীৰ বাবে উন্নত সুবিধা, আধুনিক সুৰক্ষিত আৰু সুবিধাজনক যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ওদালগুৰিৰ জিলা আৰু সমগ্ৰ অঞ্চলটোৰ বাণিজ্য, পৰ্যটন, শিক্ষা আৰু সামগ্ৰিক সামাজিক অৰ্থনৈতিক বিকাশৰ নতুন গতি সঞ্চাৰ হ'ব বুলি আশা প্ৰকাশ কৰে। মাজবাট ষ্টেচনটোত যাত্ৰীৰ সুবিধাৰ বাবে নতুন প্ৰৱেশদ্বাৰ, ষ্টেচন চৌহদত যাতায়াত আৰু যান বাহন ৰখাৰ ব্যৱস্থা, যাত্ৰীৰ বাবে ফুট অভাৰব্ৰিজ, লিফ্ট, শীততাপ নিয়ন্ত্ৰিত অপেক্ষাগৃহ, শিশুৰ যত্নকক্ষ, পৰিষ্কাৰ খোৱাপানী আৰু আধুনিক শৌচাগাৰ সংযোজন কৰাইছে। বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ বাবে ৰেম্প, স্পৰ্শভিত্তিক পথ আৰু বিশেষ নিৰ্দেশনা ফলকৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ লয়। আজি মুকলি কৰা ষ্টেচনসমূহ বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি জল সংৰক্ষণ, সৌৰ শক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয় যে অহা 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ 25,277 যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমেলত বিমল বৰাই কয় যে 25,277 যুৱক যুৱতীৰ ভিতৰত 12,976 যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ সুদমুক্ত ঋণ প্ৰদান কৰা হৈছে। কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাকী থকা 12,313 যুৱক যুৱতীক পুনৰ মূল্যায়ন কৰি যোগ্য বিবেচিত হলে দ্বিতীয় কিস্তিৰ ঋণ দিয়া হ'ব। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত 74,694 যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছে। সংবাদমেলত বিমল বৰাই কয় যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভৰ পৰা যোগ্যতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 সেপ্টেম্বর তারিখে আরম্ভ করা হয়েছিল। ইয়ার উদ্দেশ্য আছিল আমার অসমৰ উদ্যমী যুবক যুবতী সকলক আর্থিকভাবে সহারি প্রদান জড়িয়ে তেওঁলোকক একোগৰাকী উদ্যোগী হিসাবে গড়ি তোলা আর তার ফলত আত্মনিয়োজনের আত্মনির্ভরশীলতার একটা বাট যাতে প্রশস্ত হয় আর সমগ্র রাজ্যজুড়ি এক শক্তিশালী এন্টারপ্রেনিয়রশিপর পরিবেশ গড়ি তোলাটোই আছিল এই আঁচনিখনের মূল উদ্দেশ্য।
0: রাজ্যের জ্যেষ্ঠ এ চি এছ বিষয়া অরূপ কুমার চক্রবর্তীক চাকরির বরখাস্ত করা হয়েছে। কর্তব্যত অবহেলা, উচ্চপদস্থ বিষয়ার নির্দেশ অবমাননা আর কর্মস্থলীত নিয়মিতভাবে উপস্থিত নথকার অভিযোগত চক্রবর্তীক তৎকালীনভাবে কার্যকরী হওয়াকৈ বরখাস্ত করা হয়। উল্লেখযোগ্য যে 2011 চনের 22 জুলাই বিষয়াগীক নিলম্বন করা হয়েছিল। শীর্ষ বিষয়ার নির্দেশের পাছতো নির্বাচনী বৈঠকত উপস্থিত নথকা, হাইস্কুল শিক্ষান্ত পরীক্ষার গুরুত্বপূর্ণ দায়িত্ব সময়মতে পালন নকৰা আর কার্যালয়ত সুরাপান করার অভিযোগত চক্রবর্তীক সেই সময়ত নিলম্বন করা হয়েছিল। পরবর্তী সময়ত বিভাগীয় তদন্তর ভারতীয় অসামরিক সেবার অবসরপ্রাপ্ত বিষয়া ডক্টর রোশনারা বেগমক দায়িত্ব দিয়া হয়। 2018 চনের 22 মেত ডক্টর রোশনারা বেগমে চক্রবর্তীর বিরুদ্ধে উত্থাপিত অভিযোগ সমূহ সত্য বলে প্রতিবেদন দাখিল করে। ইয়ার পাছতে আত্মপক্ষ সমর্থনের অরূপ কুমার চক্রবর্তীলৈ কেইবাবারও জাননী জারি করা হয়। 2018 চনের এই বছরের জানুয়ারি মাহলেকে চক্রবর্তীলৈ কেইবাবারও জাননী প্রেরণ করার পাছতো কোনো সঁহারি নিদিলে। অবশেষত পরহি তৎকালীনভাবে কার্যকরী হওয়াকৈ চক্রবর্তীক চাকরির বরখাস্ত করা হয়। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে সঠিকভাৱে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটি, শিশু পৰিচৰ্যা ছুটি, আৰ্জিত ছুটি আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে বিষয়া কৰ্মচাৰীক 3 বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে 1000 টকা জৰিমনা বিহা হ'ব। উল্লেখযোগ্য যে অহা 2 আগষ্টত 2টা পৰ্যায়ত ৰাজ্যত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ইয়াৰ পাছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজিও সম্পূৰ্ণ নহল। সোমবাৰে সাক্ষ্যদানৰ বাবে তেওঁ পুনৰ আদালতত উপস্থিত হ'ব লাগিব। আদালতত সাক্ষ্যদান কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত পামী বৰঠাকুৰে কয় যে অভিযুক্তৰ অধিবক্তাই অবান্তৰ কথাৰে তেওঁক ব্যতিব্যস্ত কৰিবলৈ অপচেষ্টা কৰিছে। গুৱাহাটী মহানগৰীত নিয়ম নমনাকৈ চলোৱা গ্ৰীণ বাছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পৰিবহণ বিভাগে অভিযান চলাই নিয়ম নমনা তেনে 15খন গ্ৰীণ বাছ জব্দ কৰে। কালিও পৰিবহণ বিভাগে অভিযান চলাই প্ৰায় 35খন গ্ৰীণ বাছ জব্দ কৰিছিল। আনহাতে বিভাগটোৱে গ্ৰীণ বাছ চালকসকলৰ অনুজ্ঞাপত্ৰও দুমাহৰ বাবে বাতিল কৰে। উল্লেখযোগ্য যে জব্দ কৰা গ্ৰীণ বাছসমূহ বেটকুচিত থকা পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু আন্তঃৰাজ্যিক বাছ আস্থানত ৰখা হৈছে। উল্লেখযোগ্য, কিছুদিন পূৰ্বে গ্ৰীণ বাছে সংঘটিত কৰা দুৰ্ঘটনাত 2 লোকৰ মৃত্যু হৈছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। কামৰূপ জিলাৰ আমিনগাঁৱৰ লোকপ্ৰিয় সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত বাৰ্তা শীৰ্ষক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। 2027 চনৰ লোকপিয়লৰ পূৰ্বে বিশেষ সজাগতাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত হয়। লোকপিয়ল প্ৰক্ৰিয়া কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এই বিষয়ে এই কাৰ্যসূচীত বিতংভাৱে আলোচনা কৰা হয়। এই কৰ্মশালাত লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক কামৰূপ জিলাৰ আয়ুক্ত উপস্থিত থাকে। 2027ৰ লোকপিয়ল প্ৰক্ৰিয়া দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত লোকপিয়ল 17 আগষ্টৰ পৰা গৃহগণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2027ৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই লোকপিয়ল আৰু গৃহগণনা প্ৰক্ৰিয়া ৰাইজে কি নথিপত্ৰ দাখিল কৰিব লাগে বা নালাগে এই বিষয়ে এই কৰ্মশালাত উল্লেখ কৰা হয়। লোকপিয়ল প্ৰক্ৰিয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি

0: কপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে উল্লেখ কৰে। ৰাজ্যৰ প্ৰাক্তন সৈনিকসকলক আত্মনিৰ্ভৰ আৰু ব্যৱসায়িকভাৱে সফল কৰি তুলিবলৈ আজি পি এইচ ডি চি চি এলৰ উদ্যোগত গুৱাহাটীত এখন উদ্যমী কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত প্ৰাক্তন সৈনিকসকলক সামৰিক সেৱাৰ পৰা উদ্যমীলৈ পৰিৱৰ্তন কৰাৰ বাবে জ্ঞান, দক্ষতা আৰু আত্মবিশ্বাস আয়ত্ত কৰাৰ কৌশল শিকোৱা হয়। কৰ্মশালাত ব্যৱসায়িক পৰিকল্পনা, বিত্তীয় ব্যৱস্থাপনা, চৰকাৰী আঁচনিৰ সুবিধা, বিপণন কৌশল, ডিজিটেল ব্যৱসায়ৰ সুযোগ আৰু ষ্টাৰ্টআপৰ পুঁজিৰ বিষয়ে আলোচনা কৰা হয়। কৰ্মশালাত 100জনতকৈও অধিক প্ৰাক্তন সৈনিকে অংশগ্ৰহণ কৰে।
1: কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ ভ্ৰাম্যমাণ উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখন শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানী পৰীক্ষাৰ কিট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, জি পি এছ ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনীৰ পৰ্দা সংযোজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱাত সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যামিক জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত আমাৰ আকাশবাণীৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
2: বটদ্ৰৱা সত্ৰৰ লেখীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ সময় অতিবাহিত কৰা কোচবিহাৰ মধুপুৰ সত্ৰক সজাই পৰাই তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 16 জুলাইৰ নিশা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমযোগে সিদ্ধান্ত লোৱা হৈছে বুলি কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বিপুলভাৱে আদৰণি জনাইছে।
1: আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া বাহনসমূহ সোণাপুৰৰ দিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া বাহনসমূহ নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। কৃত্ৰিম বানৰ ফলত যোৰাবাটত যান জঁটৰ সমস্যা হৈছে আৰু বহু বাহন কৃত্ৰিম বানৰ বাবে আবদ্ধ হৈ আছে। মৰিগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱনিৰ্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 12 কোটি 64 লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈৰ পৰা পিলিক চৌধুৰী আন্তঃ জিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 গৰাকী লোকক প্ৰশিক্ষণ। লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তি বিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ। ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমাণ উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: आकाशवाणी समाचार के साथ मैं करिश्मा राय। प्रधानमंत्री नरेंद्र मोदी ने आज जलंधर में 5,470 करोड़ रुपए से अधिक लागत वाली कई विकास परियोजनाओं का शिलान्यास और शुभारंभ किया। इन परियोजनाओं का उद्देश्य कनेक्टिविटी को मजबूत करना, यात्रियों की सुविधा में सुधार करना और क्षेत्र में आर्थिक विकास को गति देना है। उन्होंने अमृत भारत स्टेशन योजना के तहत जलंधर कैंट सहित

0: হ'ব প্ৰথমটো ভ্ৰমণ আৰু সেয়েহে এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। আনহাতে 1994 চনৰ পাছত 3 দশকৰো অধিক সময় বিৰতিৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিব বুলিও তেওঁ কয়।
1: These state visits are being undertaken at the invitation of the presidents of Republic of Moldova, Republic of North Macedonia and Romania. The three-nation visit is of considerable historic significance as it marks the first ever bilateral visits by an Indian president to the Republic of Moldova and the Republic of North Macedonia. The visit to Romania will be the first state visit by an Indian president in over 3 decades.
0: অহা 20 জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মালডোভালৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া চান্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ সভাপতি ইগোৰ গ্ৰছুক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতেই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু অহা 21 জুলাইত উত্তৰ মেচিডনিয়ালৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভাস্কা ডাভোকোভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী হ্ৰিষ্টিজান মিককচি আৰু সদনৰ সভাপতিক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে দেশখনৰ সদনত ভাষণ দিব। ইয়াৰ পাছতেই শ্ৰীমতী মুৰ্মুৱে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় 4,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। চণ্ডীগড়ত থকা পাঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমোদীয়ে 5 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ আৰু 440 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 259খন বিচনাযুক্ত জটিল স্বাস্থ্য সেৱা খণ্ডৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ জিৰাকপুৰ কুৰালি ঘাইপথ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে জিৰাকপুৰ বাইপাছ আৰু চণ্ডীগড় বিমান বন্দৰ এৰচিটি গ্ৰীণফিল্ড ঘাইপথৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীমোদীয়ে পাঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ছেক্টৰ 46ৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ লগতে পাঞ্জাব বিশ্ববিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বহুমুখী প্ৰেক্ষাগৃহও মুকলি কৰে। জনসভাক সম্বোধি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে চণ্ডীগড়ৰ বিকাশে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন অনাৰ লগতে চহৰখনৰ বাহিৰৰ হাৰিয়ানা, পাঞ্জাব আৰু হিমাচল প্ৰদেশৰ জনসাধাৰণো ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব। তেওঁ লগতে কয় যে অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ, মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ, জটিল ৰোগৰ চিকিৎসাৰ বাবে স্থাপন কৰা চিকিৎসালয়সমূহে লাখ লাখ জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব। ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ ভাৰতীয় ন্যায় সংহিতা ব্যৱস্থাৰ কাৰ্যকৰীকৰণ চণ্ডীগড়ৰ পৰাই আৰম্ভ হৈছে। চণ্ডীগড়ৰ আধুনিকীকৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সংহত কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ, স্মাৰ্ট যানজট ব্যৱস্থাপনা, স্মাৰ্ট পাৰ্কিং আৰু ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে চণ্ডীগড়ক এখন উচ্চ প্ৰযুক্তিসম্পন্ন চহৰত পৰিণত কৰিছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 2,500 কোটিতকৈও অধিক পুঁজি ব্যয় কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ক পৰিকল্পিত নগৰীয়া উন্নয়নৰ বাবে মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। তেওঁ কয় যে NDA চৰকাৰে চণ্ডীগড়ক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাবৰ জলন্ধৰত 5,470 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলন্ধৰ কেণ্টকে ধৰি পুনৰ বিকশাই তোলা 75টা ৰেল ষ্টেচন মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰত NDA চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকক তেওঁলোকৰ জীৱন ধাৰণ অধিক সুচল কৰাৰ লগতে উন্নয়নৰ ন ন সুযোগ প্ৰদানৰ লক্ষ্যৰে অগ্ৰাধিকাৰ দি আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাত আয়োজিত এটা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত 1,03,246 গৰাকী হিতাধিকাৰীৰ মাজত 3,216 কোটি টকাৰ ঋণ বিতৰণ কৰে। ইয়াৰ ভিতৰত কৃষিখণ্ডত 2,363 কোটি টকাৰ ঋণৰ লগতে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে 325 কোটি টকা আৰু গৃহ নিৰ্মাণ, শিক্ষা, যান বাহন তথা সৌৰশক্তি আদি খণ্ডৰ বাবে 624 কোটি টকাৰ ঋণ বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে 2014 চনৰ পৰাই বেংক সেৱাক প্ৰতিখন গাঁৱলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে কৃষক, কৃষি শ্ৰমিক, বস্ত্ৰশিল্পী আৰু প্ৰতিটো বৃত্তিৰ সৈতে জড়িত লোকসকলক প্ৰতিষ্ঠানগত বেংকৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ কৃষক, মাছমৰীয়া, পদপথৰ বেপাৰী আৰু অন্যান্য ক্ষেত্ৰত স্বনিয়োজিত ব্যক্তিসকলক বন্ধকীমুক্ত ঋণ প্ৰদানৰ বাবে চৰকাৰী সাহায্যপ্ৰাপ্ত গেৰাণ্টি আঁচনি প্ৰৱৰ্তন কৰিছে। শ্ৰীমতী সীতাৰমণে কয় যে বেংকসমূহে গাঁওসমূহলৈ গৈ যোগ্য হিতাধিকাৰীক চিনাক্ত কৰাৰ লগতে তেওঁলোকক আন ব্যক্তিৰ সহায় নোহোৱাকৈ ঋণৰ সুবিধা প্ৰদান কৰি নিজৰ দৃষ্টিভংগী সলনি কৰিছে। মন্ত্ৰীগৰাকীয়ে বেংকৰ পৰা লাভ কৰা সাহায্য উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ লগতে 2045 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি অৱদান আগবঢ়াব পৰাকৈ জীৱিকাৰ মান উন্নত কৰাৰ বাবে হিতাধিকাৰীসকলৰ প্ৰতি আহ্বান জনায়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কয় যে এনেধৰণৰ ঋণ প্ৰদান কাৰ্যসূচীয়ে আত্মসহায়ক গোট, কৃষক, উদ্যোগী, উদ্যোগপতি তথা পদপথৰ ব্যৱসায়ীসকলক সময়মতে ঋণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰিব। ৰাজ্যখনলৈ কেন্দ্ৰই আগবঢ়োৱা সমৰ্থনৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে 2047 চনৰ ভিতৰত এখন সুস্থ, সমৃদ্ধিশালী আৰু সুখী সমাজ গঠনৰ বাবে কাম কৰি আহিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত NDA চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰামমোহন নাইডু আৰু কিৰেণ ৰিজিজু এই বৈঠকত উপস্থিত থাকে। বৈঠকত বৰ্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা 20 তাৰিখে আৰম্ভ হ'বলগীয়া অধিৱেশন 13 আগষ্টলৈকে চলিব। নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত 37 ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে মুখ্য জনস্বাস্থ্য কাৰ্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা চলায়। বৈঠকত জীৱ জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে থকা ৰাষ্ট্ৰীয় কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা, সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী, মহামাৰীৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু প্ৰস্তুতি, জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্যৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। কৰ্মচাৰী, ৰাজহুৱা ওজৰাপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত পেঞ্চন মোকৰ্দমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাংগ সত্ৰত ভাষণ দিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কৰ্মশালাই অংশীদাৰসকলৰ মাজত সহযোগিতা সুনিশ্চিত কৰি পেঞ্চন সম্বন্ধীয় মোকৰ্দমা উন্নত কৰাত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। এই কৰ্মশালাত সকলো মন্ত্ৰালয়ৰ নডেল বিষয়া আৰু বিশেষ পৰামৰ্শদাতাসকলে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় 4,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অন্ধ্ৰপ্ৰদেশত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ মাজত 3,216 কোটি টকাৰ ঋণ বিতৰণ কৰে। আৰু নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাচ্য দিশপুৰ। বাতৰি পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1,035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1,026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নপ্ৰতিভা অনুষ্ঠানটি। আজিৰ নপ্ৰতিভা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে উদীয়মান অভিনেতা তথা সংগীত শিল্পী অৰিন্দম বৰা। অনুষ্ঠানটিৰ আঁত ধৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, নৱপ্ৰজন্মৰ প্ৰতিভাৱান যুৱক যুৱতীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আমাৰ এই অনুষ্ঠান নপ্ৰতিভা। আজিও এটা নতুন খণ্ড, এগৰাকী নতুন অতিথি আৰু কিছু নতুন কথা, নতুনৰ কথাৰে উজ্জীৱিত হোৱাৰ আশা আৰু সদিচ্ছাৰে আৰম্ভ কৰিছোঁ আজিৰ নপ্ৰতিভা অনুষ্ঠান। অনুষ্ঠানত আজি অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ যুৱ প্ৰজন্মৰ এগৰাকী সংগীত শিল্পী, অভিনেতা অৰিন্দম বৰা।
4: নমস্কাৰ।
3: তোমাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু আকাশবাণী গুৱাহাটীত আজি অতিথি হিচাপে

0: বাবে প্ৰথমবাৰ উপস্থিত হৈছে, গতিকে এই সময়খিনিত তোমাৰ কেনেকুৱা অনুভৱ হৈছে?
1: আচলতে পোনপ্ৰথমে মই আকাশবাণী গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান সময়ত বা বৰ্তমান বহি থকা অৱস্থাটোত মই নিজকে অতি মানে সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আৰু নিজৰ কথা আচলতে মোক যিদৰে পৰিচয় দিছে, মই সিমান পৰিচয়ৰ বৰ্তমানৰ অধিকাৰী হোৱা নাই। কাম কৰি আছোঁ, কৰি যাম।
0: অঁ, মই যিমানখিনি জানো আচলতে তুমি অহৰহ কাম কৰি আছা, নাটকৰ ক্ষেত্ৰখনতো কাম কৰি আছা আৰু সংগীতৰ ক্ষেত্ৰখনতো, আৰু বিশেষকৈ তুমি ভাওনা সংস্কৃতিৰ সৈতেও জড়িত হৈছা, মই সেইখিনি গম পাওঁ। সেইকাৰণে আচলতে তোমাক ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছে। আৰু এইখিনি সময়ত মই অনুষ্ঠানৰ আৰম্ভণি যিহেতু সুধিলোঁ তোমাক, আকাশবাণী গুৱাহাটীত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিছে, ইয়াৰ লগত সংযোগ কৰি আৰু এটা কথা জানিব বিচাৰিম যে তোমাৰ আকাশবাণীৰ সৈতে আগৰ তেনেকুৱা কোনো স্মৃতি বা আগৰ কোনো তেনেকুৱা সম্বন্ধ আছিল নেকি?
1: তেনেকৈ ক'বলৈ গ'লে আচলতে মোৰ ঘৰ যোৰহাট গড়মূৰত, আৰু গড়মূৰত আকাশবাণী এটা কেন্দ্ৰ আছে। সৰুৰ পৰা মানে আকাশবাণী সেই গড়মূৰৰ কেন্দ্ৰত বিভিন্ন সময়ত দিহানামৰ প্ৰগ্ৰেম, নাটক, কবিতা, আমাৰ মইনামেলৰ অনুষ্ঠানৰ পৰা লৈ গৈছিল আজিৰ পৰা 8-9 বছৰ 10 বছৰ আগত, 15 বছৰ আগত। কিন্তু ইমান দিনে নাই, বৰ্তমান নাই।
0: মানে তুমি আগতে জড়িত আছিলা?
1: কাম কৰিছোঁ তেওঁলোকৰ লগত, প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ, অনুষ্ঠান কৰিছোঁ, ডাইৰেক্টলি জড়িত বুলিও ক'ব নোৱাৰি।
0: তেনেহ'লে তোমাৰ আকাশবাণী গুৱাহাটী যোৰহাটৰ যি কেন্দ্ৰ আছে তাৰ সৈতে তোমাৰ এটা সম্বন্ধ আছে, বিভিন্ন অনুষ্ঠানত তুমি তোমাৰ প্ৰতিভা প্ৰদৰ্শন কৰিছা আৰু তেওঁলোকৰ সৈতে বাদ্য সংগতো কৰিছা?
1: হয়, কৰিছোঁ।
0: এইখিনি সময়ত তুমি যদি বজাই শুনোৱা বা কিবা এটা যদি গাই শুনোৱা ভাল লাগিব।
1: আচলতে মই বহুত জেগাত গ'লে কৰোঁ এইটো কাম, যে মই অসমীয়া, সৰুৰ পৰা অসমীয়া সংস্কৃতি দেখি ডাঙৰ হৈছোঁ। মই মোৰ পৰিচয়টো অকণমান বিহু সুৰীয়া, বিহুৰ সুৰেৰে মই মোৰ পৰিচয়, মই ক'ত পঢ়ি আছোঁ, কি কৰি আছোঁ, প্ৰথমতে বিহু। হে নম

0: মাৰ নাম ৰেখা বৰা আৰু দেউতাৰ নাম পবিত্ৰ প্ৰাণ বৰা পবিত্ৰ বৰা খুব ধুনীয়া আচলতে এতিয়া তুমি গুৱাহাটীত কাম কৰি আছা মোৰ ভাল লাগিছে আচলতে তুমি আগতে ক'লে হয়তো মই তোমাৰ পৰিচয়টো তোমাৰ ধৰণেই বিচাৰিলোহেঁতেন
1: নহয় মই আচলতে মোৰ মা দেউতা আৰু গুৰু এওঁসকলৰ নামবোৰ কৈ ভাল পাওঁ আচলতে সেইটো কাৰণে কোনোবাই সোধক বা নোসোধক মই জোৰ জবৰদস্তি ক'বলৈ চেষ্টা কৰোঁ
0: হয় ঠিক আছে তেতিয়াহ'লে তোমাৰ ঘৰখনলৈকে অকণমান ঘূৰি যাওঁ
1: হয়
0: তোমাৰ যোৰহাটত গড়মূৰত ঘৰ আৰু তোমাৰ ঘৰত কোন কোন আছে
1: মোৰ ঘৰত আচলতে আমাৰ যৌথ পৰিয়াল মোৰ মা দেউতা মোৰ ভাইটি বৰ্তা বৰমা ভণ্টি ককা আইতা সকলোৰে মাজত ডাঙৰ হৈছোঁ
0: তোমাক দেখি এনেকুৱা লাগিছে আৰু মই হয়তো যিখিনি অনুমান কৰিব পাৰিছোঁ তোমাক ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছে
1: আছে
0: আৰু দেউতাই গায়
1: দেউতাই বজাইছিল বুলি মানে মই কেতিয়াও দেখা নাই দেউতাই এনেই গুণগুণাই থকা দেখিছোঁ কিন্তু মোক গাঁৱত কয় ককা আইতাহঁতে কৈছিলে যে এটা সময়ত দেউতা ভাল বাঁহী বাদক আছিল অভিনেতাও আছিল কিন্তু মই
0: চচক্ষুৰে দেখা নাই
1: শুনিছোঁ দেউতাই গুণগুণাই থকাও শুনিছোঁ দেউতাই খুব ভাল গান গায় শুনিছোঁ কিন্তু সেই আৰু সংগীতজ্ঞ বুলিও ক'ব নোৱাৰি তেখেতে
0: মানে পেচাগতভাৱে সেই কৰ্মটোক তেওঁ লৈ যোৱা নাই কিন্তু তেওঁ খুব এক গানৰ অনুৰাগী
1: হয়
0: বা গীত গাই ভাল পায় বজাই ভাল পায় মায়ে গায়
1: নাই মোৰ ভণ্টি সত্ৰীয়াৰ লগত জড়িত তাৰপিছত এতিয়া ভাইটিও নতুনকৈ আহিছে সিও খুব বজোৱাৰ প্ৰতি আগ্ৰহী মানে যিকোনো ইনষ্ট্ৰুমেণ্ট যিকোনো মানে বস্তুক লৈ পেলাই চাউণ্ড ক্ৰিয়েট কৰি থাকে য'ত ত'ত বজায় যি টি শব্দ ৰিদম এটা ক্ৰিয়েট কৰিব পৰা হৈছে আৰু মোৰ দাদা ভাওনাৰ লগত জড়িত মানে সকলোখিনি মোৰ জেঠাইয়ে গান গায় মই দেখি আহিছোঁ তেনেকুৱা এটা পৰিৱেশ আৰু

0: অকল মই আমাৰ ঘৰখন বুলি কোৱা নাই, মই যিখন গাঁৱত ডাঙৰ হৈছোঁ সেই গাঁওখনৰ প্ৰত্যেক ঘৰৰ প্ৰত্যেকটো মানুহ, প্ৰত্যেকজন ব্যক্তি, মোৰ লগৰ যিমানখিনি আছে গাঁৱত, সকলো সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত। আৰু বৰ্তমান মই গুৱাহাটীত যেনেকৈ দৰে কাম কৰি আছোঁ, আমাৰ গাঁৱৰ প্ৰত্যেকজন আমাৰ বয়সৰ, আমাৰ অগ্ৰজ অনুজ সকলোৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে কাম কৰি আছে। কোনোবাই সত্ৰীয়াৰ লগত কৰি আছে, কোনোবাই ভাওনাৰ লগত কৰি আছে, গীত মাত নাটক বাতৰ নাটক কৰিছে, কোনোবাই কেমেৰাত এক্টিং কৰিছে। আচলতে মই সেই তেনেকুৱা এটা পৰিৱেশৰ মাজত ডাঙৰ হৈছোঁ কাৰণে ভাল লাগে, এইবোৰ কাম কৰি ভাল পাওঁ।
1: নিশ্চয় তোমাৰ আশে পাশে যিসকল লোক আছে তেওঁলোকৰ পৰা খুব সঁহাৰি পাইছা,
0: হয়
1: মানে তেওঁলোকে তোমাক উদগনি জনাইছে। তথাপিও এইখিনিতে কোৱাচোন যে তোমালোকৰ যোৰহাটৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ যিটো পৰিৱেশ, সেই সৰুৰ পৰা তুমি যিটো পৰিৱেশ পাইছা, সেই পৰিৱেশটো আৰু আজিৰ পৰিৱেশটো কেনেকুৱা, বা তুমি কিদৰে ডাঙৰ হৈছা, বা তুমি কিদৰে সুযোগ পাইছা গোটেই সাংস্কৃতিক ক্ষেত্ৰখনত?
0: প্ৰথমতে ক'বলৈ গ'লে মই সাংস্কৃতিক ক্ষেত্ৰখনলৈ অহাৰ প্ৰথম দিশটো হৈছে মোৰ মা দেউতা আৰু মোৰ জেঠাই ল'ৰা, ঠাইৰ মোৰ এজন ল'ৰা আছে শংকুদা বুলি মাতোঁ। শংকুদায়ে ভাওনা কৰি ঘূৰি ফুৰে, সৰুৰ পৰা আমি দেখিছোঁ, আৰু মই যেতিয়াৰ পৰা বুজা হৈছোঁ তেতিয়াৰ পৰা দেখিছোঁ শংকুদায়ে ভাওনা কৰে, খোল বজায়, চাইকেল এখন লৈ ঘূৰি। তো আমাৰ গাঁৱত এখন এল পি স্কুল আছে, তো মই ক্লাছ 4 চতুৰ্থ শ্ৰেণীত পঢ়ি আছোঁ তেতিয়া শংকুদাহঁতে নাটক কৰে, আগৰ পৰা কৰে আৰু। তেওঁ যোৰহাট নাট্য বিদ্যালয়, মোৰ শ্ৰদ্ধাৰ গুৰু, শিক্ষাগুৰু আচলতে দেৱবন মহন্ত ছাৰ, তেখেতৰ সান্নিধ্যত আমাৰ গাঁৱত এটা ৱৰ্কশ্বপ হৈছিল, নাটকৰ ৱৰ্কশ্বপ। সেই ৱৰ্কশ্বপটোত অভিনয়, গান, নৃত্য, কবিতা, সেই বস্তুবিলাক শিকাইছিল। আৰু সেই ৱৰ্কশ্বপটোত মই দেউতাক কৈছিলোঁ যে মই কৰিম। তেতিয়া মই একো বুজিও নাপাওঁ, আৰু এনেকুৱা নহয় যে মই ভাল পাওঁ, তাৰ আগলৈকে মই কেতিয়াও কৰা নাই, মানে ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ আগত কেতিয়াও কৰা নাই। তাৰপিছত সেই ৱৰ্কশ্বপটোলৈ গৈছোঁ, তাত বেলেগ ধৰণৰ পৃথিৱী এখন পাইছোঁ, আৰু সেই তেতিয়াৰ পৰা যি সোমাইছোঁ, ৱৰ্কশ্বপ কৰিছোঁ, প্ৰথম যোৰহাট শিশু নাট্য বিদ্যালয়, দেৱবোধ ছাৰ আছিল। তাৰপিছত তাৰ সেই ৱৰ্কশ্বপ কৰাৰ পিছত মোৰ ঘৰৰ কিনাৰতে এজন বৰ্তা আছিল, বিপুল বৰ্তা বুলি মাতোঁ, তেখেতেও আকাশবাণীতে কৰে, গড়মূৰত কৰে। তেখেতৰ সান্নিধ্যত মই মইনামেল কৰিবলৈ ল'লোঁ, মইনামেলৰ অনুষ্ঠান, তাৰপিছত নাটকৰ, মানে আমি যেতিয়া নাটক কৰিছিলোঁ সৰুতে তেতিয়া খুব নাটকৰ কম্পিটিশ্যনবোৰ হৈছিলে মইনামেলৰ, জিলা ভিত্তিত পাতে, মইনামেল ভিত্তিত পাতে, অঞ্চল ভিত্তিত পাতে, সেই তেনেকৈ অভিনয়ৰ ক্ষেত্ৰখনত সোমাই পৰিলোঁ। আৰু যিহেতু দাদা ঘৰত খোল বজোৱা ল'ৰা আছিল, সি গায়ো, বৰগীত গায়, খোল বাদন কৰে, তো তাৰ পৰা সেই ভাওনাৰ দিশটো তাৰ পৰাই আহিছে বুলি ভাবোঁ। আৰু তেনেকৈ নাটক কৰিলোঁ, বহু কাহিনী আছে মানে নাটকলৈ গৈ কিমান কি হৈছে। তাৰপিছত জাগীৰোড কলেজলৈ আহিলোঁ, জাগীৰোড কলেজত আহি আচলতে মই নিজকে প্ৰথমটো অভিনেতা হ'ম বুলি আহিছিলোঁ জাগীৰোড কলেজলৈ। তাৰ আগত যিহেতু নাটক কৰি ভাল লাগে, বেলেগ বেলেগ মানুহৰ লগত নাটক কৰিছোঁ, তো অলপ বিচাৰ খুচাৰ কৰি গম পালোঁ যে জাগীৰোড মহাবিদ্যালয়ত
1: নাটক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ তুমি জাগীৰোড কলেজলৈ আহিলা।
0: হয়,
1: তাৰ আগতে বেলেগ অন্য বিষয়ত স্নাতক কৰা হৈছিল?
0: নাই নাই নাই নাই, হাই ছেকেণ্ডেৰী কৰিছোঁ, তাৰপিছত মানে বিচাৰ কৰিছোঁ ক'ত যাব পাৰি, ক'ত যাব পাৰি, মানে তেতিয়ালৈকে এটা কথাই জানিছিলোঁ যে NSDA আছে যাৰ কাৰণে স্নাতক শিক্ষা লাগে। তাৰপিছত খবৰ কৰি গম পালোঁ জাগীৰোড মহাবিদ্যালয়ত এনেকৈ স্নাতক শিক্ষা দি সেই আহিলোঁ জাগীৰোড কলেজলৈ। তাৰপিছতহে মই এটা নতুন মানে অৰিন্দম বিচাৰি পালোঁ যে মই অভিনয়ৰ লগতে নাটকত সংগীতো কৰিব পাৰোঁ, আৱহ সংগীত। তো মই নাটকত আৱহ সংগীত কৰিবলৈ লোৱা বৰ বেছি দিন হোৱা নাই, 4 বছৰমান হৈছে।
1: যিখিনি কৰিছা তুমি খুব ভাল কৰিছা, কাৰণ ময়ো দুই এটা চাবলৈ পাইছোঁ, দুই এটা অনুষ্ঠান। বাকী কোৱা,
0: জাগীৰোড মহাবিদ্যালয়লৈ আহিলোঁ, তাতে সংগীত চৰ্চা আৰম্ভ কৰিলোঁ নতুনকৈ। মানে আগতে গীত মাত কৰোঁ, কিন্তু কেতিয়াও মই ভবা নাছিলোঁ যে নেগেৰাটো বজালে এনেকৈ নাটকত মিউজিক হয়, দবাটো এনেকৈ বজাই দিলে যে এই দবাৰ পেটাৰ্ণটো নাটকৰ মিউজিক হয়। তো সঞ্জীৱ বুঢ়াগোহাঁই ছাৰ আৰু বিজিত ছাৰ আছিল জাগীৰোড কলেজত, আমি তেওঁলোক দুজনকে পাইছোঁ। তো তেওঁলোক দুজনে মোক খুব গাইডেঞ্চ দিবলৈ ল'লে, খুব গাইড কৰে যে তো এইটো আছে তোমাৰ মাজত, তো তুমি চেষ্টা নকৰা কিয়। তো তেনেকৈ লাইভ ইনষ্ট্ৰুমেণ্টৰো মিউজিক কৰিবলৈ ল'লোঁ, প্লাছ মোক বিজিত ছাৰে কেনেকৈ ট্ৰেক ক্ৰিয়েট কৰে, কেনেকৈ মানে মিউজিক কম্প'জ কৰে, সেই বস্তুখিনি শিকালে,
1: ছফ্টৱেৰত
0: ছফ্টৱেৰত মিউজিক কেনেকৈ কৰে আৰু প্লাছ কেনেকৈ ক্ৰিয়েট কৰে। আজি এটা পেটাৰ্ণ, ছাপ'জ ড্ৰামৰ পেটাৰ্ণ এটা অকল তাক তাক তাক তাক গৈ আছে, সেই পেটাৰ্ণটোৰ লগত আৰু কেনেকুৱা ধৰণৰ চাউণ্ড ভৰালে এটা মিউজিক ক্ৰিয়েট কৰিব পাৰি নাটকৰ ক্ষেত্ৰত, মই গানৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত কোৱা নাই, সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ মই তেওঁলোকৰ পৰা শিকিলোঁ। আৰু এতিয়া মানে গুৱাহাটীত যিখিনি কাম কৰি আছোঁ, আচলতে সেই জাগীৰোডৰ পৰা সংগীত চৰ্চা কৰিহে গুৱাহাটীত সংগীতৰ কাম কৰি আছোঁ, নাটকত অভিনয় সৰুৰ পৰা কৰি আহিছোঁ, সেইবাবে কৰি আছোঁ। আৰু ভাওনা কাচিত কেতিয়াবাহে কৰা হয়। আচলতে ভাওনা সংস্কৃতিৰ, ভাওনাৰ জগতখনত এনেকুৱা হৈ গৈছে বৰ্তমান, মানুহ এজনক মাতিলে বহু কথা ভাবিব লগা হয়। এতিয়া মই যেতিয়া গুৱাহাটীত আছোঁ, মই কেতিয়াও ডিমাণ্ড নকৰোঁ পইচাৰ, কিন্তু যোনে আমাক মাতে তেওঁলোকৰ সেই তেনেকুৱা ধৰণৰ মানে ভাৱধাৰা এটা হৈ গৈছে যে গুৱাহাটীত আছে, গুৱাহাটীত কাম কৰি আছে, তো তেখেতক মাতি দিলে বহুত পইচা বিচাৰি দিব নেকি, সেই তেনেকুৱা ধৰণৰ মই ভাবিছোঁ। আচলতে নহ'বও পাৰে, অনুমান হয়, কিন্তু মই মোৰ ফালৰ পৰা যিমানখিনি সাধনা কৰিব লাগে এই দিশবিলাকত, মই ভাওনা আজি প্ৰায় বহু মই ধৰি কৰা নাই, কিন্তু মই ভাওনাৰ চৰ্চা সদায় কৰি আছোঁ, মই গীত গাওঁ সদায়, মানে দিনটোৰ আৰম্ভণিৰ পৰা ৰাতি শেষ হোৱালৈকে দিনটোত কোনোবা নহয় কোনোবাখিনিত ভাওনাৰ এটা সংলাপেই হওক, ভাওনাৰ এটা গীতেই হওক, গুণগুণোৱা হয় কিন্তু, আৰু সেইটো কেনেকৈ হৈছে নাজানো, কিন্তু হৈ আছে।
1: কিন্তু অৰিন্দম, এইখিনি সময়ত মই তোমাৰ পৰা গুণগুণোৱাটো নিবিচাৰোঁ, কিবা এটা গাই শুনোৱাটোহে বিচাৰিছোঁ।
0: হয়,
1: যদি ভাওনাৰ সংস্কৃতিৰ লগত যিসমূহ সংগীত জড়িত হৈ আছে, প্ৰৱেশৰ গীত, গায়ন বায়নৰ সৈতে যিসমূহ গীত ভাওনাত পৰিৱেশন কৰা হয়, তেনেকুৱা কিবা এটা গীত যদি শুনিবলৈ পাওঁ।
0: মই আচলতে মাতৃভাষা ভাওনা কৰিয়ে ডাঙৰ হৈছোঁ দেই, তো মই নাৰদ চৰিত্ৰটি, যিকোনো এখন ভাওনাৰ নাটকৰ নাৰদ চৰিত্ৰটিৰ এটি গীত চৰিত্ৰটোৱে কেনেধৰণে গায় অকণমান, আৰু নাৰদ আহিছে।

0: তাৰপিছত শ্ৰীকৃষ্ণই ডাইলগ কৈছে বা নাৰায়ণে, আহক দেৱঋষি। তাৰপিছত নাৰদে আকৌ কৈছে, হে প্ৰভু কমললোচন, এই নিঃকিন দাসৰ শত সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ। এটা চীনৰ কিছু অংশ
1: মোৰ আচলতে এনেকুৱা লাগিছে, আৰু অকণ শুনো নেকি, আৰু কিবা অকণ গাব অৰিন্দমে, আৰু অকণ শুনো।
0: নিশ্চয় ভাওনাৰে গীত দুটা চৰিত্ৰৰ বাবে, শকুনি প্ৰতিশোধ, শকুনি প্ৰতিশোধ বুলি এখন ভাওনা কৰিছিলোঁ, তাৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ প্ৰৱেশ,
1: গণেশ গগৈৰ যিখন সেইখন,
0: মানে সেইখন নাটকখন, তাৰ পৰা ইনফ্লুয়েঞ্চ হৈ মাতৃভাষাৰ ভাওনা কৰে, পাৰাচামৰ ফালে কৰে, য'ত গীত মাত থাকে, গীত মাতবোৰৰ সুৰবোৰ সেই আমাৰ
1: ভাওনাশৈলীৰ লগত,
0: ভাওনাশৈলীৰ লগত জড়িত, ভাষাটো মাতৃভাষা,

0: ৰাম।
1: খুব ধুনীয়া অৰুণৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে। আজি পৰিৱেশটো খুব ধুনীয়া আচলতে, আৰু এইখিনি সময়ত এই ধৰণৰ সংগীত শুনিবলৈ পোৱাটো। মই আৰু অকণ তোমাৰ যোৰহাটৰ কথালৈ আহিছোঁ। তুমি ভাওনা সংস্কৃতিৰ সৈতেও জড়িত হৈছা, ইতিমধ্যে তুমি তাৰ সংগীত শুনাইছা, কিন্তু এতিয়া সংগীতহে শুনিলোঁ, অকণমান ভাওনাৰ বচন যদি শুনিবলৈ পাওঁ আৰু ভাল লাগিব।
0: নিশ্চয় খুব ভাল লাগে এটা চৰিত্ৰ, কিন্তু কেতিয়াও মই উপস্থাপন কৰিবলৈ পোৱা নাই, সময় সুযোগ সুবিধা পালে কৰিম কৰিম। সেই ডাইলগটো, সেই বচন ফাঁকি খুব কওঁ মানে সৰুৰ পৰাই, যে যেতিয়া বেলেগক দেখোঁ যে এনেকৈ ক'ব, মোৰো ক'বলৈ মন যায় এই ডাইলগ, এই ফাঁকি বচন। প্ৰহ্লাদ চৰিত্ৰ, নৃসিংহ মুৰাৰী বুলি এখন ভাওনা আছে, তেখেতৰ হিৰণাক্ষ কশীপুৰ, হিৰণ্য কশীপুৰ, হিৰণাক্ষ মহাকাল। হিৰণাক্ষ হৈছে প্ৰহ্লাদৰ খুৰাক, প্ৰহ্লাদ হৈছে হিৰণ্য কশীপুৰৰ পুত্ৰ। হিৰণাক্ষৰ এটা ডাইলগ ক'ব বিচাৰিছোঁ।
2: অস্থিৰ নহবা দাতা, অচিৰতে জননীৰ ময়ে মহান সন্মান, অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰমৰ নেদী, নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস করে স্বর্গমত্ত বিশাল বিশ্বক নতুন সৃষ্টির ময় মেলিন পাতনি। প্রথমতে জয় করে স্বর্গপুরে, তার পশত ভরিরে মুহারি অদিতির অপার দর্পক, যম রাজার যমদন্দ হাতে তুলি লই দেব শূন্য করিম স্বর্গ।
1: অকন আচৰিত হৈছে, অকন ভালো লাগিছে যে ইমান মিঠাকে কথা কোৱা ল'ৰা, ইমান এটা খুব জোৰ থকা চৰিত্ৰ এটা অভিনয় কৰি শুনাইছে,
0: ভাল লাগে এটা চৰিত্ৰ। কেতিয়াও উপস্থাপন কৰা নাই,
1: হয়,
0: কিন্তু বিৰাট ভাল লাগে, মানে তেওঁলোকে যিদৰে অভিনয় কৰে। মই ভাওনাত এজন মানুহ খুব ভাল পাওঁ, তেখেত হৈছে মহেশ দা, হেঙুলত কৰিছিল মহেশ দাই,
1: মহেশ বৰা।
0: খুব ভাল লাগে তেওঁলোকৰ পৰাই এই চৰিত্ৰটো, মানে এই সংলাপটো মই তেওঁক দেখি ক'বলৈ ইচ্ছা যায় সদায় মঞ্চত।
1: খুব এজন সুদক্ষ অভিনেতা আছে।
0: নিশ্চয় নিশ্চয়।
1: এতিয়া কোৱাচোন, তুমি নাটকৰ শিক্ষা, অভিনয়ৰ শিক্ষা ল'লা, কিন্তু এইখিনি সময়ত তুমি মনটোৰ ধাউতিটো কোনফালে গৈছে, যে তুমি এগৰাকী সংগীত শিল্পী হ'বা নে এগৰাকী অভিনেতা হ'বা, মনটো এতিয়া কোনফালে গৈছে, যিহেতু তুমি সংগীতটো সমান্তৰালভাৱে কৰি আছা, অভিনয়ো কৰি আছা?
0: আচলতে মই শিল্পী হ'ব বিচাৰোঁ, শিল্পী এনেকুৱা যিয়ে প্ৰত্যেকটো শিল্পৰ লগত জড়িত হৈ আছে। মই অকল অভিনয় বা সংগীত চৰ্চা কৰিয়ে ভাল নাপাওঁ, মই সকলো কৰি ভাল পাওঁ, মানে বস্তু বনোৱা, আজি কৰিব নোৱাৰোঁ কিন্তু চেষ্টা কৰোঁ, নাটকৰ লগত জড়িত সকলো দিশকে মই কাম কৰিব বিচাৰোঁ, আৰু সংগীত চৰ্চাত আচলতে মই কেতিয়াও সংগীত, নিজকে সংগীতজ্ঞ ক'বলৈ মানে
1: কাৰণ
0: মই কেতিয়াও সংগীতৰ ফৰ্মেল এডুকেশ্যন লোৱা নাই। মই খোলো শিকিছোঁ, ক্লাছিকেল মিউজিকো শিকিছোঁ, মই ক্লাছিকেল গান এটা শুনাম আজি যদি শুনিব বিচাৰে মানে, কিন্তু মই কেতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই। কিন্তু মই অভিনয়ৰ শিক্ষা কৰি আহিছোঁ, মই স্নাতক শিক্ষা জাগীৰোদ মহাবিদ্যালয়ৰ পৰা লৈছোঁ, বৰ্তমান মই
1: গুৱাহাটী

0: গুৱাহাটী বিশ্ববিদ্যালয়
1: কলা বিভাগ আছে,
0: মই তাতো বৰ্তমান অধ্যয়নত, মই তৃতীয় ষান্মাসিকৰ ছাত্ৰ। তো সেইবাবে মই ক'ব বিচাৰোঁ যে মই অভিনেতা এজন হ'ব পাৰিম বা হ'বলৈ মোৰ মন যায়, অভিনেতাতকৈও বেছি হ'বলৈ মন যায় মোৰ পৰিচালক। পৰিচালনা কৰি ভাল লাগে আৰু মই ভাবোঁ মই যদি পৰিচালনা কৰিব পাৰোঁ, পৰিচালক হ'ব পাৰোঁ, তেতিয়া মই অভিনয়ো কৰিব পাৰিম, সংগীতো কৰিব পাৰিম আৰু বেলেগ দিশসমূহ কৰিব পাৰিম। সম্পূৰ্ণৰূপে নোৱাৰিলেও আজি মই নাটক এখনত যেতিয়া পৰিচালক হিচাপে থাকিম, মই সেই নাটকখনৰ সংগীত নিজেই কৰিম বুলি ৰাখি ল'ব পাৰিম, যে সংগীত মই নিজেই কৰিম আৰু নাটকখন ডিৰেকশ্যন কৰিম। কোনোবা এদিন মোৰ মন গৈছে যে ঠিক আছে, মই মিউজিকখিনি ক্ৰিয়েট কৰি দিছোঁ, অপাৰেটৰ এটা ৰাখিম, সি বজাব আৰু এই চিনটোত মই অকণমান ওলাম, তো মই ওলাব পাৰিম। আচলতে বৰ্তমান অলপমান কনফিউজ হৈ আছে যে এইটো কৰিম সেইটো কৰিম। মোৰ আচলতে ভিজনটো এইটো, মই নাটকৰ লগতেই কাম কৰিম আৰু যিহেতু জানেই যে নাটকৰ মানুহে চব কৰিব লাগে, তো এটা নিৰ্দিষ্ট দিশ লৈ কৰিম বুলি ক'লে ভুল হ'ব আচলতে, সেয়াই আৰু।
1: কম বেছি পৰিমাণে সকলো কথাই অকণ অকণ জনাটো
0: দৰকাৰ,
1: বা সেইধৰণে সকলোৱে নোৱাৰে বাৰু, কিন্তু ইচ্ছাটো বা তাৰ যিসমূহ ভিতৰৰ কথা আছে সেইখিনি অকণ হ'লেও জনাটো দৰকাৰ। এইটো কথা আৰু লৈ আহিছোঁ যে তুমি যিটো এটা ফৰ্মেল এডুকেশ্যন বুলি কৈছা, সেই ধৰণৰ শিক্ষা গ্ৰহণ কৰা নাই, প্ৰথাগতভাৱে যিটো শিক্ষা লোৱা হয়, তথাপিও তোমাৰ মাজত যে সংগীতটো আছে, সেই কথা অনুভৱটো তোমাৰ হৈ থাকেনে নিজৰ মাজতে?
0: অঁ ভাবোঁ,
1: তুমি কেতিয়াও বিচৰাই নাছিলা কিন্তু তোমাৰ মাজত সেই সংগীতটো আছে, তোমাৰ সংগীতৰ যিটো তাল মান লয়, তাৰ যিটো চেন্স বুলি কওঁ, সেই চেন্সটো আছে তোমাৰ মাজত। গতিকে তুমি সেই কথাটো অনুভৱ কৰি কেতিয়াবা নিজকে ভাবানে, যিটো বহুতৰ তাত না হয়তো নাই, মোৰ তাত আছে, সেই কথাটো লৈ মই গৌৰৱান্বিত হোৱাৰ কথাটো কোৱা নাই, কিন্তু তোমাৰ ভাল লাগেনে সেই কথাটো ভাবি?
0: অঁ ভাবি ভাল লাগে যে এনেকৈ মই আহিছিলোঁ অভিনেতা হ'বলৈ গুৱাহাটীলৈ, বা মই মোৰ ঘৰখনৰ পৰা জাগীৰোদ কলেজত পঢ়িবলৈ আহিছিলোঁ যে মই অভিনেতা হ'ম, তাতহে মই এই নতুন দিশটো বিচাৰি, তাৰ আগত মই বজাওঁ, বিহু মাৰোঁ, কাৰোবাৰ লগত ঢোল বজাইছোঁ, তাল বজাইছোঁ, টকা বজাইছোঁ, ভাওনাত গৈ দবা বজাইছোঁ, শংখ বজাই, সেইবোৰ বজাওঁ বুলি ভাবিছিলোঁ। আৰু সেই তেনেকুৱা ধৰণে বজোৱা, আপুনি আপাৰ আছাম নগাঁওমানৰ পৰা প্ৰত্যেক ঘৰৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ কিবা নহয় কিবা এটা বজাব পৰা মই যি দেখিছোঁ মানে বহুখিনি ক্ষেত্ৰত, তো মোৰ কাৰণে সেইটো নতুন কথা নাছিল। নতুন কথাটো এইটো হ'ল, জাগীৰোদ মহাবিদ্যালয়ত আহি যেতিয়া মই নাটকত বা চিনেমাত মিউজিক কেনেকৈ কৰে, চিনেমাটো সম্পূৰ্ণৰূপে চিনেমা বুলি ক'ব নোৱাৰোঁ যিহেতু আমি খালি আমি প্ৰেক্টিকেলত যিমানখিনি কাম কৰিছোঁ, আমাৰ ফিল্মৰ প্ৰেক্টিকেলো আছিলে, ডিপ্ল'মাৰ কাৰণে আমি মানে শ্বৰ্ট ফিল্ম কৰিছিলোঁ, সেইবিলাক ক্ষেত্ৰতো মিউজিক কৰিছোঁ। তো মই মোৰ এইটো নতুন মানে যে মই বিচাৰি পাইছোঁ নিজৰ মাজত যে অঁ হয়, তো মোৰ এটা কথা বিৰাট দুখো লাগে আকৌ এইটো কথা জানি, মই এতিয়া গুৱাহাটীত মিউজিচিয়ান হিচাপে কাম কৰি আছোঁ বহুখিনি ক্ষেত্ৰত নাটকত, মই সদায় মোৰ লগৰ যোনখিনি ল'ৰা আছিল বা ছোৱালী আছিল যোৰহাটত, মই তেহেঁতক সদায় কওঁ, মোৰ লগৰ এজন আছে অঞ্জিষ্ণু বুলি, সি ভাল বজায় গায় আৰু ফৰ্মেল এডুকেশ্যন লৈছে, কিন্তু সি জে বি কলেজত পঢ়িলে, মই জাগীৰোদ কলেজলৈ আহিলোঁ, মই যেতিয়া আহিছোঁ ইয়াতে দেখিছোঁ, মই তাক ফোন কৰি কৈছোঁ, ঐ শুনচোন মই ইমান এইকেইটা বস্তু বনাবলৈ জানো, বজাব পাৰিছোঁ আৰু ইয়াতে মই মিউজিক কৰিব পাৰিছোঁ নাটকত, তই আহ না, তাক মাতি আছোঁ মানে যে তই আহচোন, আমি মিলি বহুত ভাল ভাল কাম কৰিব পাৰিম। আৰু গুৱাহাটীত এতিয়া খুব কম নাটক হয় চাব, আজিকালি বাহিৰত হৈছে কিন্তু যে মিউজিক বেছ নাটক হয়, মই ডান্স ড্ৰামা বুলি কোৱা নাই বা মিউজিকেল প্লে বুলিও কোৱা নাই সম্পূৰ্ণৰূপে, কিন্তু কিছুমান নাটক হয় যিবিলাক বেলেগ বেলেগ ধৰণৰ, আমাৰ অসমত ঢেৰ সংগীত আছে, মিউজিক আছে, চাউণ্ড আছে, সেই বস্তুবিলাকক লৈ কাম কৰিব বিচাৰিছোঁ বৰ্তমান, যদি সিমানখিনি কৰি সক্ষম হ'ব পাৰোঁ, মানুহে যদি একচেপ্ট কৰে তেতিয়া মই মানিম যে অঁ হয় দে, মই পাৰিছোঁ চাগে, সেইকাৰণে মানুহে এনেকৈ ভাবিছে। বৰ্তমান মই ক'ব নোৱাৰোঁ আচলতে যে
1: অভিজ্ঞতাৰ লগত বহুখিনি কথাই তোমাৰ জীৱনত সংযোগ হৈ যাব, তথাপিও খুব ভাল লগা, তোমাৰ ইচ্ছাটো খুব ধুনীয়া যে তুমি আৰু নতুন নতুন ধৰণে সম্পৰীক্ষা কৰিব বিচাৰিছা আৰু নতুন ধৰণৰ সংগীত প্ৰস্তুত কৰিব বিচাৰিছা, সেইটো খুব ভাল কথা, মই শুভেচ্ছা থাকিল তোমালৈ। শেহতীয়াভাৱে দেখিছোঁ যে তুমি অকণমান কেমেৰাৰ কামৰ সৈতে জড়িত হৈছা, এখন সৰু চুটি ছবি তুমি ডাইৰেকশ্যনো কৰিছা, গতিকে সেই নতুন অভিজ্ঞতাটোৰ পিনে আহিছোঁ যে চুটি ছবিখন পৰিচালনা কৰাৰ কথাটো তোমাৰ মনত কেনেকৈ আহিল, যিহেতু তুমি নাটকৰ সৈতে জড়িত আছিলা, আৰু এই যিটো চিন্তা সেই চুটি ছবিখনৰ, সেই চিন্তাটো কিদৰে আহিল, এই চুটি ছবিখনৰ গোটেই যাত্ৰাটো সেই যাত্ৰাটোৰ বিষয়ে অকণ কোৱা।

0: প্ৰথমতে প্ৰথম অৱস্থাত যদি ক'বলৈ যাওঁ, যিখন চুটি ছবি হৈছে কাপ অফ টি, এখন আচলতে শ্বৰ্ট ফিল্মেই নহয়, এখন এখন নাটক। দুৰ্বোধ্য বুলি নাটক এখন মোৰ বন্ধু প্ৰত্যুষ ডেকা, সি লিখিছিল। মই তাক কৈছিলোঁ যে এনেকুৱা ধৰণৰ কনচেপ্ট এটাক লৈ পেলাই নাটক এখন লিখিব পাৰি নেকি। আমি নাটকখন লিখিলোঁ, নাটকখন মই নিজে এক্টিঙো কৰিছিলোঁ, প্ৰত্যুষ ডেকাই ডিৰেকশ্যন কৰিছিলে। আমি জাগীৰোড কলেজত পাৰফৰ্মেঞ্চ কৰিছিলোঁ আমাৰ প্ৰেক্টিকেল এক্সামত, থাৰ্ড ছেমিষ্টাৰ। নিজেই মানে থাৰ্ড ছেমিষ্টাৰত আমাৰ এখন পেপাৰ আছিলে যিখনত নিজেই লিখিব লাগে, নিজেই ডিৰেকশ্যন কৰিব লাগে, চব ছেট বনোৱা, চব কৰি পেলাই প্ৰেজেণ্ট কৰিব। তো তাতে কৰিছিলোঁ। তাৰপিছত গ'ল ছিক্স ছেমিষ্টাৰ আহিলে, মই যে কৈছিলোঁ অলপ আগত ফিল্ম বনাব লাগে, শ্বৰ্ট ফিল্ম বনাব লাগে ডিপ্ল'মাৰ কাৰণে। সেই ছিক্স ছেমিষ্টাৰত মানে আমাৰ ছেমিষ্টাৰ খতম হ'ব, তো শ্বৰ্ট ফিল্ম লাষ্ট আৰু, শ্বৰ্ট ফিল্ম এখন কৰিব। আৰু সেইটোৰ কণ্ডিশ্যন এইটোৱে যে চব কাম নিজেই কৰিব লাগিব। তো মই ভাবি আছোঁ যে কি কৰিব পাৰি, টীমো বনিলে এনেকৈ তেনেকৈ পাঁচজনীয়া টীম বনিলে। তো মই চবৰ লগতে ডিছকাছ কৰি আছোঁ কি কৰোঁ। শ্বৰ্ট ফিল্ম মানে আজিকালি এই প্ৰেম এই এনেকুৱা ধৰণৰ টপিকবিলাকক লৈ কৰিবলৈ মন নাই, মানে প্ৰেম, দুখ, ভিক্ষাৰী, ড্ৰাগছ খোৱা, মদ খোৱা, এই এনেকুৱা ধৰণৰ কনচেপ্টবোৰেই খুব চলি আছে। মানে মই ছ'চাইটিত চলা কথা কোৱা নাই, মই আমাৰ ডিপাৰ্টমেণ্টটোত চলি আছিল মানে সেইটো টাইমত, সেইটো সেই কথাখিনি। তো মই ভাবিলোঁ যে বেলেগ কৰোঁ, তো বেলেগ কি কৰিম। মই আমাৰ ডেকাৰ লগত কথা পাতিলোঁ যে এই যে নাটকখন কৰিছিলোঁ, এই নাটকখনক চিনেমা কৰিব পাৰি নেকি। তাৰপিছত আমি ভাবিলোঁ যে অঁ ঠিক আছে, আমি চিনেমা কৰিম, আমি প্লটটো ল'ম। চাহক আমি বেলেগ ধৰণে উপস্থাপন কৰিছোঁ, যিটো আপুনি শ্বৰ্ট ফিল্মখন চালে বুজি পাব। তাৰপিছত ডেকাৰ লগত বহিলোঁ, আমি স্ক্ৰিপ্টটো ৰেডি কৰিলোঁ। তাৰপিছত মই ভাবিলোঁ যে অঁ এতিয়াতো যেনেকৈ ভাবি দিলোঁ যিমানখিনিলৈকে ভাবিছোঁ পইচা লাগিব, এতিয়া তো কি কৰিম পইচা। মই মোৰ আমাৰ গ্ৰুপৰ যিকেইটা আমি পাঁচজন ল'ৰা মানে বন্ধু আছিলোঁ, তো আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। গ্ৰুপটোত মই নামকেইটা নল'লে বেয়া হ'ব, মই কৈছোঁ মই আছিলোঁ অৰিন্দম বৰা, গৌৰৱ দাস, বৰ্ণালী বড়ো, হিমাক্ষী চাৰিঙীয়া, কস্তুৰিমা বৰদলৈ, আমিকেইজন আছিলোঁ। আমিকেইজনে মিলি পেলাই ডিছকাছ কৰিলোঁ যে আমি ইমানটো এমাউণ্ট এটা গোটাব পাৰিম। তাৰপিছত আমি এতিয়া বিচাৰি ফুৰিছোঁ আমাক আৰু কোনে হেল্প কৰিব পাৰিব। আৰু সেইটো টাইমত মই ছিক্স ছেমিষ্টাৰলৈ অলৰেডি মই গুৱাহাটীলৈ শ্বিফ্ট হৈছোঁ। তো মই তেতিয়া আছিলোঁ দিলীপ বৰা ছাৰ বুলি কয় এজন, তেখেতৰ ঘৰত আছিলোঁ দিলীপ ছাৰ। তো মই তেখেত চিনেমাৰ লগতে জড়িত, তেখেতে চিনেমা বনাই ভাল পায়। তো মই তেখেতক মোৰ আইডিয়াটো ক'লোঁ যে ছাৰ এনেকৈ এনেকৈ এনেকৈ এনেকৈ ভাবিছোঁ, আপুনি হেল্প কৰিব। তেখেতে একবাৰো সোধা নাই মোক হেল্প কৰি, তোক মই হেল্প কৰিলে কি লাভ হ'ব, একো সোধা নাই, মোক কৈছে কৰিম। তো মই ভাল পালোঁ, তেনেকৈ মই শ্বৰ্ট ফিল্মখন আৰম্ভ কৰিলোঁ। আৰু শ্বৰ্ট ফিল্মখন আৰম্ভ কৰিবলৈ যাওঁতেনে পৰিচালক বুলি মোৰ নামটোহে গৈছে আচলতে। আমি গোটেই এণ্টায়াৰ টীমটোৱে চব বস্তু কৰিছোঁ, চিন ডিৰেকশ্যন কৰাৰ পৰা, মেকআপ কৰাৰ পৰা, ছেট বনোৱাৰ পৰা, স্পটৰ কামটোলৈকে, ইনফেক্ট আমি লেট্ৰিন চাফা কৰিছোঁ, মানে কমোড চাফা কৰিছোঁ, সিমানখিনিলৈকে আমি নিজেই কৰিছিলোঁ। আৰু আচলতে কাম এটা যেতিয়া ৰেডি হয় তাতে এজন নেতৃত্ব কৰা মানুহ লাগে ন, সেই নেতৃত্ব কৰা মানুহজন তেওঁলোকে মোক পাতিছিলে, সেইবাবে মই এইখনৰ একদম সম্পূৰ্ণ মই পৰিচালনা কৰিছোঁ। কনচেপ্টটো মোৰ, ভাবিছোঁ ডেকাই মই চবেই মিলি লিখিছোঁ, আমি চবেই মিলি কামটো কৰিছোঁ চবেই মিলি। আৰু সেই এই কামটো কৰি মই এইটো বুজিছোঁ যে এনেকুৱা ধৰণে যদি কাম কৰিব পাৰোঁ তেতিয়াহ'লে চাগে এদিন চিনেমাও বনাব পাৰিম।
1: চিনেমা এটা বহুত ডাঙৰ বিষয় আৰু তাত তুমি অকলে একো কৰিব নোৱাৰা, মানে এটা দল বা এটা গোট এটা হৈ পেলাইহে তুমি সেই কামটো কৰিব পাৰিবা। অকলে কৰা বস্তু নহয় বা অকলে কাকো দেখুওৱা বস্তু নহয়। মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে এই চুটি ছবিখনৰ যিগৰাকী প্ৰযোজক, সেই প্ৰযোজকগৰাকীয়ে চিনেমাখন চাই তোমালোকক কি ক'লে?
0: বহুত, আমি মানে প্ৰিমিয়াৰ এটাও পাতিছিলোঁ যে ইউটিউব মানে কলেজতো দিলোঁ। তাৰপিছত কলেজত দিয়াৰ পিছত অলপ ধুনীয়া কৰিলোঁ আৰু অলপ মছলা মাৰিলোঁ, কিবাকিবি বস্তু সাল সলনি কৰিলোঁ। তাৰপিছত যেতিয়া আমি ৰিলিজ কৰিম বুলি ভাবিলোঁ যে ইউটিউবতে ৰিলিজ কৰোঁ, তাৰ কাৰণে আমি এটা প্ৰিমিয়াৰ পাতিব বিচাৰিলোঁ। প্ৰিমিয়াৰটোত ছাৰৰ ঘৰতে পাতিছিলোঁ, তলত এটা 43-inch টিভি এটা লগাইছোঁ, 20 ছবি পাৰি মানুহ মাতিছিলোঁ। তো কেইজনমান মানে আমাক ভাল পোৱা মানুহ, আমি যাৰ পৰা শিকিছোঁ, এতিয়া গুৱাহাটীখনলৈ আহিছোঁ, বহুত মানুহ চিনাকি নহয়, মুখবোৰ চিনাকি, কিন্তু আমি কেতিয়াও মাতিব নোৱাৰোঁ, আমি এনেকৈ কাম এটা কৰিছোঁ আহক। যিমানকেইজন মানুহক মাতিব পাৰোঁ মাতিছিলোঁ, তেওঁলোকে প্ৰত্যেকজন মানুহ অকল প্ৰযোজক বুলি কোৱা নাই, যিকেইজন মানুহক মাতিছিলোঁ দেখাইছিলোঁ।

0: কৰিছিলোঁ, স্পেচিয়েল প্ৰিমিয়াৰটো কৰিছিলোঁ, স্ক্ৰিনিংটো। তো তাতে তেওঁলোকৰ পৰা বহু কথা শিকিছোঁ, ভুলবোৰো আঙুলিয়াই দিছে, শুদ্ধবোৰো কৈছে, ভালবোৰো কৈছে, বেয়াবোৰো কৈছে সকলো মানুহে। আৰু প্ৰযোজকৰ ক্ষেত্ৰত কৈছোঁ, প্ৰযোজক যথেষ্ট সুখী, প্ৰযোজকে আৰু কাম কৰিব বিচাৰিছে আমাৰ লগত। তো আমাৰ কাৰণে সেইটো এটা ভাল সুযোগ যে আমাক তেওঁ বিশ্বাস কৰিছে, আমিও তেখেতৰ লগত কাম কৰিব পাৰিম, শিকিব পাৰিম। আৰু চিনেমাৰ লাইনটোত নতুনকৈ সোমাইছোঁ ন, সোমাইছোঁ বুলিও ক'ব নোৱাৰোঁ যে খোজ দিবলৈ চেষ্টা কৰি আছোঁ, কৰিলে কৰিলে এদিন ভাল কাম কৰিব পাৰিম। এক্সপিৰিয়েঞ্চ মানুহ এজনৰ গাইডেঞ্চ পোৱা নাছিলোঁ, কিন্তু এতিয়া যিটো আমি নেক্সট প্ৰজেক্ট কৰিম, তো ইয়াতে আমি পাম, মানে আমাৰ ছাৰহঁত থাকিম বুলি কৈছে। আৰু মোক মানে এই লাইনটোত যথেষ্ট সহায় কৰা আৰু এজন মানুহ আছে, সেইজন হৈছে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ মানিক ৰয় ছাৰ। তেখেতেও সদায় প্ৰত্যেকটো মুভমেণ্টত মোক একদম ভুল হ'লেও ক'ব যে তই এইটো নকৰিবি, শুদ্ধ হ'লেও ক'ব যে অঁ কৰিছ, ভালে আছে, বেছি নুৰিবি। আৰু গুৱাহাটীত মই কেইজনমান মানুহৰ সান্নিধ্যত মানে কাম কৰি আছোঁ, সুখী, মই বহুত সুখী, বহুত
1: সুখী হোৱাটো খুব প্ৰয়োজন অৰিন্দম। নাটকৰ ক্ষেত্ৰখনলৈ আকৌ অকণ ঘূৰি আহিছোঁ, শেহতীয়াকৈ নাটকৰ ক্ষেত্ৰত কি কৰা হৈছে, অনাগত দিনবোৰত নাটকৰ পৰিকল্পনাৰ বিষয়ত যদি অকণ জানিব বিচাৰোঁ।
0: শেহতীয়াকৈ নাটকৰ ক্ষেত্ৰত সংগীতৰ কামেই কৰিছোঁ, কিন্তু এটা ইউনিক ধৰণৰ, মই গুৱাহাটী বিশ্ববিদ্যালয়ত কৰিছিলোঁ, নাট্য পৰিষদৰ এটা ফেষ্টিভেল আছিল, তাত আমি নাট্য পৰিষদ আৰু আমাৰ সাংস্কৃতিক কেন্দ্ৰ মানে পাৰফৰ্মিং আৰ্টছৰ মিলি যৌথ উদ্যোগত আমি এটা ফেষ্টিভেল কৰিছিলোঁ। তাতে এখন নাটক কৰিছিলোঁ, সতী সাধনী। সতী সাধনী কৰোঁতে তাত মই বেলেগ ধৰণৰ মিউজিক বিচাৰিছিলোঁ, এই ভৰত দা বুলি এজন দাদা আছে, তেখেতেও মোক সহায় কৰিছিলে। সেই সতী সাধনীত মই চুতীয়া জনগোষ্ঠীৰ মিউজিক ৰিচাৰ্চ কৰিব লগা হৈছিল, তাত মই বেলেগ বেলেগ ধৰণৰ ছাউণ্ড মাত এইবোৰ বিচাৰি পাইছিলোঁ। সেই মোৰ শেহতীয়া কাম নাটকৰ ক্ষেত্ৰত। তাৰপিছততো বৰ্তমান এতিয়া জুলাই চাৰিওফালে ৱৰ্কশ্বপ নাটকৰ, সেই ৱৰ্কশ্বপবোৰৰ লগত জড়িত হৈ আছোঁ।
1: বহু সময় কথা পাতিলোঁ অৰিন্দম,
0: হয়
1: খুব ভাল লাগিছে তোমাৰ লগত কথা পাতি। আচলতে কথা মই প্ৰশ্ন সোধাকৈ বেছি তোমাৰ পৰা যিমানখিনি কথা নতুনকৈ জানিছোঁ খুব আকৰ্ষণ এটা অনুভৱ কৰিছোঁ তোমাৰ প্ৰতি। এতিয়া অকণমান যদি কিবা এটা তোমাৰ মুখত সংলাপ শুনিবলৈ পাওঁ।
0: মই আজি প্ৰায় এক বছৰমান ধৰি নাটকত অভিনয় কৰিবলৈ সুযোগ পোৱাই নাই, তথাপি মই পুৰণা মানে আগতে কৰোঁ, চলোত মই খুব কৰোঁ, এইটো কবিতা, আচলতে কবিতা বুলিও ক'ব নোৱাৰি, সংলাপ বুলিও ক'ব নোৱাৰি। মোৰ বিৰাট ভাল লাগে তপন দাস, তপন দাস ছাৰৰ মাস্তান, বাপুক লৈ পেলাই এটা কবিতা। বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছোঁ তোৰ কাষ চাপি, বাপু তোকেই বিচাৰি। বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছোঁ তোৰ কাষ চাপি, বাপু তোকেই বিচাৰি। তোক চিনাৰ আগতো দেখিছোঁ দুনিয়াখন, তোক চিনাৰ পাছতো দেখিছোঁ দুনিয়াখন, তথাপি আহিছোঁ আজি বাপু তোৰ কাষ চাপি তোকেই বিচাৰি। ক্লান্ত মানুহৰ শ্লান্ত মিছিল, ক্ষোভ হাহাকাৰ বিদ্যুৎ ৰক্তপাত, অপ্লুত পাত পোতাঘাত, ভগৱানো ভাগ ভাগ, আকাৰ নিৰাকাৰ কিম্ভূত কিবাকাৰ, শত শত পুণ্য ধাম মুখ্য ধাম, জন্মিছে ঈশ্বৰৰ দূত অবিৰাম, জেল খাটিছে কত কত আশাৰাম, তথাপি আহিছোঁ আজি বাপু তোৰ কাষ চাপি তোকেই বিচাৰি। ধন্যবাদ।
1: আৰু এইখিনিতে জানিব বিচাৰিছোঁ যে তপন দাসৰ প্ৰতি তোমাৰ অনুৰাগ বা তপন দাসক তুমি কিমান ভাল পোৱা।
0: মই শব্দৰে ভাষাৰে বুজাব নোৱাৰোঁ, বহুত ভাল পাওঁ তেখেতক। আৰু মোৰ এটা বিৰাট ভাল সুযোগ, মানে মই এইটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ, মই সৰুৰ পৰাই তেখেত, মানে মই থিয়েটাৰ বুলি ক'লে তেখেতকে ভাল লাগে, চিনেমা বুলি ক'লে তেখেতকে ভাল লাগে। আমাৰ যিকেইজন ষ্টাৰ আছে, হিৰো আছে, তেওঁলোকৰ কথা কোৱা নাই,
1: সকলোকে ভাল লাগে, কিন্তু তেখেতৰ প্ৰতি এটা বিশেষ ধৰণৰ আকৰ্ষণ।
0: আচলতে তেখেতৰ কণ্ঠটোৰ প্ৰতি মই বেছি আকৰ্ষিত, মই বহুত চেষ্টা কৰোঁ, মানে কণ্ঠটোতকৈ বেছি তেওঁ যিদৰে প্ৰনাউন্সিয়েশ্যন কৰে শব্দ। আৰু আমি মানে বৰ্তমান মই মোৰ নিজক কওঁ যে আমি এটা জেনেৰেশ্যন ন, আমাৰ জেনেৰেশ্যনটোৱে বহু অসমীয়া শব্দ ফুটাবই নোৱাৰে, উচ্চাৰণ কৰিব নোৱাৰে, কিন্তু সেই তেওঁলোক তপন ছাৰক দেখিলে মানে মই অনুপ্ৰাণিত হওঁ, উৎসাহ পাওঁ যে চেষ্টা কৰিব পাৰোঁ, শব্দ বিভিন্ন উচ্চাৰণ উপস্থাপন, আৰু তেখেতৰ কণ্ঠটো বিৰাট ধুনীয়া লাগে। আৰু মোৰ এটা বিৰাট ধুনীয়া সৌভাগ্য, মোৰ জীৱনৰ মই জীৱনত এখনেই চিনেমা কৰিছোঁ, প্ৰস্তাৱনা বুলি, তাতো মই মানে এক্টিং কৰিছোঁ অকণমানি চৰিত্ৰ এটা, তাতো মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছোঁ, আৰু সেই চিনেমাখনত তপন ছাৰ আছিলে লিড কাষ্টত। তো প্ৰায়

0: 20-25 দিন মই তেখেতৰ লগত একদম পাৰ্চনেল কানেকশ্যন এটা বনিছে, মানে এতিয়া মোৰ কাৰণে কিমান ভাল ভাল লাগে। মোৰ তপন ছাৰৰ ষ্টেটাছ চাবলৈ পাওঁ, মই মোৰ নাম্বাৰটো ছেভ আছে তেখেতৰ ওচৰত, মোৰ ভাল লাগে মানে। এইটো মই কেতিয়াও আপোনাক বুজাব নোৱাৰিম যে মোৰ কেনেকুৱা অনুভৱ হয় মানে ভিতৰত। আৰু এইটো সঁচা কথা, আৰু বহুখিনি কথা শিকিছিলোঁ তেখেতৰ লগত। তেখেতৰ লগত মই চিনেমা কৰি আছোঁ বুলি অকল চিনেমাৰ কথা পতা নাছিলোঁ, মই চিনেমাৰ কথা কি পাতিম মই নাজানোৱেই। মই তেখেতক নাটকৰ কথা সোধোঁ, বিশেষকৈ ৰেডিঅ' নাটকৰ কথা শিকিছোঁ তেখেতৰ পৰা, যে মানে যেতিয়া ৰেডিঅ'ত নাটক কৰা হয় কেনেধৰণে কি কি ছাবটেক্সট লৈ পেলাই ডাইলগটো ক'ব লাগে। স্ক্ৰিপ্টেতো কৈ দিয়ে এটা কথা, ডাইৰেকশ্যনটো লিখি দিয়ে যে এটা গাঁৱৰ পৰিৱেশ, সেই গাঁৱৰ পৰিৱেশটোত তুমি ৰাতিপুৱা গৰু চৰাবলৈ যাওঁতেনে ডাইলগটো কৈছা, সেইটো স্ক্ৰিপ্টে লিখি দিছে। কিন্তু ৰেডিঅ' মানে যেতিয়া তোমাৰ অকল ভইচটোৱে মানুহক সেই সেই মানে এনভাইৰমেণ্টটো ফিল কৰাব, কেতিয়া তাৰ কেনেকুৱা ধৰণৰ ছাবটেক্স হ'ব পাৰে, এনেকুৱা ধৰণৰ মোক কিছুমান টিপছ দিছিল ছাৰে, নুস্কা বুলি ক'ব পাৰি আৰু। আৰু ছাৰে মোক কৈছিল যে এনেকুৱা ধৰণে কৰিব পাৰা, আৰু মই চেষ্টা কৰিও চাইছোঁ। হয়, উইদাউট একো মিউজিক নোহোৱাকৈ আপুনি জাষ্ট এটা ছাউণ্ড, এটা শব্দ দি মানে ফিল কৰাব পাৰে অডিয়েঞ্চক যে ক'ত আছে, আৰু সেই বস্তুটো ছাৰৰ পৰা শিকিছিলোঁ মই।
1: আচলতে কয় যে শব্দ ব্ৰহ্ম বুলি, সেই এই কথাটোক সেইধৰণে চাব পাৰি হয়নে। অথনিয়ে তুমি কৈছিলা যে তুমি এটা খুব শাস্ত্ৰীয় সংগীতৰ লগত সংগতি থকা বা সেই ধৰণৰ চাপ থকা এটা গীত শুনাবা বুলি, গতিকে অনুষ্ঠানত এইখিনি সময় তোমাৰ পৰা সেই গীতটি শুনিবলৈ বিচাৰিছোঁ। ওচৰত তোমাৰ এটা ইনষ্ট্ৰুমেণ্ট আছে, এটা বাদ্য এটা আছে, এইটো কয় জাম্বে, এইটো এনেই কি হয়, আফ্ৰিকান
0: আফ্ৰিকান আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট হয়। এইটো দুটা ৰাগ, মই আচলতে ক্লাছিকেল 1 বছৰ শিকিছোঁ, তাকো স্কুলত 9-10 ইলেক্টিভ ছাবজেক্ট ল'ব লাগে যে পঢ়া শুনাত মন নথকা ল'ৰা, ইনেও এইবোৰ নাচ গান নাটক এইবোৰে ভাল পাওঁ। তো মই ভাবিলোঁ যে কি কি কি কি ল'লে মই অকণমান পঢ়াৰ প্ৰেছাৰটো কম পাম আৰু স্কুলতো এনজয় কৰি থাকিব পাৰিম। তাৰপিছত মোক ক'লে যে মিউজিক ল, এতিয়া মিউজিকটো লৈছিলোঁ যশত, মানে এই হ'ব মিউজিক লৈ ল'ম। যেতিয়া মিউজিকত সোমালোঁ, হ ইয়াতে মিউজিকটো বেলেগ, ক্লাছিকেল চাৰি গামা পাধা নিচা গাব লাগে, বেলেগ বেলেগ ধৰণে আলাপ কৰিব লাগে। ৰীতাশ্ৰী শৰ্মা বুলি এজনী আচাৰ্য আছিল, মই শংকৰদেৱত পঢ়িছোঁ কাৰণে আচাৰ্য বুলি ওলাইছে। 1 বছৰ সেই মেট্ৰিক পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈহে সংগীত চৰ্চা কৰিছিলোঁ, সংগীত শিকিছিলোঁ মানে ক্লাছিকেল মিউজিক। তেতিয়া দুটা ৰাগে শিকিছিলোঁ, এটা হৈছে ভূপালী, এটা হৈছে ইয়ামান। মই নাজানো দেই, ভুলো হ'ব পাৰে, কিন্তু মই সেই ৰাগ দুটাক মাজত ভৰাই তাৰ ওপৰত অসমীয়া শব্দ, অসমীয়া শব্দৰে গানটো সজাইছোঁ, অকণমান শুনাইছোঁ। আচলতে ক্লাছিকেল গান এটা, ক্লাছিকেল গান বুলি ক'ব নোৱাৰোঁ, ক্লাছিকেল ৰাগ, এটা ইয়ামান এটা ভূপালী। ইয়ামানটোত ছটা খিয়ালেই হ'ব লাগে, এনেকৈ গাইছোঁ নহয়, প্ৰিয়া কি নাজৰিয়া, এই লাইনটোত মই এতিয়া অসমীয়া শব্দ দিছোঁ, হে

0: আচলতে এই সংগীতটোৰ লগত মানে এই গীতটিৰ লগত এই ইনষ্ট্ৰুমেণ্টৰ অকণমান সমস্যা হয়। কিয়? প্ৰথম কথাটো এইটো এটা ৰাগ, আৰু মই জোৰ জবৰদস্তি অসমীয়া শব্দ ভৰাইছোঁ, মানে ৰাগটোৰ যিটো পেটাৰ্ণটো সেইটো সলাই পেলাইছোঁ। এইটো মানে একো সেই
1: প্ৰথমবাৰৰ কাৰণে পৰিৱেশন কৰা
0: হয় হয় হয় সেইটো কাৰণে সমস্যা অলপ হৈছে।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মইতো এতিয়া শুনি থাকোঁৱে লাগিছে। আৰু কিবা এনেকুৱা ধৰণৰ যদি কোনো নুশুনা বা তোমাৰ মাজত মনৰ মাজত চলি থকা কিবা সংগীত আছে এই মুহূৰ্তত মই মানে যদি শুনিবলৈ পাওঁ খুব ভাল লাগিব। মোৰ বুলি নহয় আচলতে শ্ৰোতাসকলৰো ভাল লাগিব
0: নিশ্চয়। এটা গান মোৰ দাদা এজনে গাইছিল যিটো খুব কম মানুহে শুনিছে, বিৰাট ধুনীয়া গান।

0: খুব এটা সংগীতময় পরিবেশ তুমি তৈয়ার করিলে এই মুহূর্তত। হ্যাঁ, ভালেখিনি সময় কথা পাতিলো। তোমার শৈশবরপর আজি পর্যন্ত যিখিনি তোমার অভিজ্ঞতা তার বিষয়েও কথা পাতিলো, তোমার চিন্তা তোমার পরিকল্পনা বিষয়েও কথা পাতিলো। আমি খুব সুন্দরকৈ তুমি কাম করে যাওয়া, সংগীতৰ জগতখনত তুমি নিজৰ ধৰণৰ সম্পৰীক্ষাসমূহ কৰি যোৱা, তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, যিহেতু আমাৰ সময়সীমা শেষ হৈছে, অনুষ্ঠানৰ পৰা মই প্ৰাণজিত প্ৰীতম কলিতাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমানপৰে শ্ৰোতাসকলে ন প্ৰতিভা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত ভাগ ললে সংগীত শিল্পী তথা অভিনেতা অৰিন্দম বৰাই, সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাণজিত প্ৰীতম কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছোঁ মোৰ অনুভৱৰ গীত। এজাক হেঁপাহৰ বৰষুণ। বৰষুণৰ প্ৰতিটো টোপালত গঁথা থাকে অজান শিহৰণ। বুজা নাযায় কি বেদনাত উচুপি উঠে আকাশ। জোনাকী পুৰা হৈ যেন সৰি পৰে গলি যোৱা জোন। বেথাৰে ৰাঙলী হয় আবেলিৰ বেলি। বতাহে যেন মাৰে চিনাকি সুহুৰি। ঠিক তেতিয়াই কোনো প্ৰেয়সীয়ে কল্পনাৰ পৃথিৱীত দেখে প্ৰিয় মানুহজনক লৈ যেন নামি আহিছে হেঁপাহৰ বাৰিষাৰ বৰষুণজাক। প্ৰিয় শ্ৰোতা, বাৰিষাৰ সেমেকা গধূলিৰ এইখিনিৰে শুনোচোন আহক মঞ্জুৎসনা মহন্তৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

সেউজ অহাৰ বাতৰি পাই নামি আহে টুপ টুপ বৰষুণৰ টোপাল। পৃথিৱী যেন কঁপাই যায় মেঘৰ নাচোনে, বৰষুণৰ প্ৰতিটো টোপালৰ স্পন্দনে জোকাৰি যায় উৰণি আহিয়া, উপচি আহে কলিজাৰ জোৱাৰ। প্ৰিয় শ্ৰোতা, শুনো আহক বৰষুণ বিষয়ক এটি গীত।

ইমানপৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগেই ষ্টুডিঅ'ৰ পৰা সৰণা ভৰালীৰ সৈতে মই দিব্যজ্যোতি কলিতাই আজিলৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী নিৰঞ্জন কলিতা।

প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানটিলৈ মই পম্পী কলিতাই আপোনালোকক আদৰণি জনাইছো। শ্ৰোতাসকল, আমাৰ মনবোৰ জানো বিচিত্ৰ নহয়। মনে কেতিয়া কি বিচাৰে আৰু কেতিয়া কি নিবিচাৰে সেয়া সময়েহে জানে। মন উৰণীয়া, সুখৰ সময়ত মন আনন্দত নাচি বাগি ফুৰে, মন ৰঙীন হৈ পৰে, প্ৰিয়জনৰ স্মৃতিত মনে সুৰীয়া গান গায়। প্ৰেমৰ অনুভূতি আৰু আৱেগকেন্দ্ৰিক এই অভিজ্ঞতাত মন উৰি ফুৰে, প্ৰেমত মন উৰি ফুৰে, প্ৰেমৰ উন্মাদনা আৰু আনন্দত মনটোৱে যেন কোনো নিৰ্দিষ্ট ঠাইত আবদ্ধ নহয়, মনটো কেৱল মুক্তভাৱে ঘূৰি ফুৰে। এই অনুভূতিয়ে এক ধৰণৰ আনন্দ, স্বাধীনতা আৰু আৱেগিক মুক্তিক বুজায়। শ্ৰোতাসকল, অনুষ্ঠানৰ পুনতেই আজি শুনাবলৈ

শ্ৰোতাসকল, আমাৰ গাঁওবোৰত বহুতো স্মৃতি থাকে, বহুতো কাহিনী থাকে যিবোৰ চিৰসেউজ আৰু জীৱন্ত। সৰু সৰু আলিবতৰ দুয়োকাষে একোখন চোতালসহ কেঁচা ঘৰৰ লানি, দুখন ঘৰৰ মাজত ঠকুৱাৰ বেৰ, চাপৰকৈ দি থোৱা একোখনকৈ জেওৰা, চোতালে চোতালে গোটেইখন গাঁও ইমূৰৰ পৰা সিমূৰ কৰিব পৰাকৈ এটি বাট, এটি নামঘৰ। এখন অসমীয়া গাঁও বুলি ক'লে আমাৰ মনলৈ এয়াই আহে, চোতালে চোতালে হাই গুডু, চেংকুডু, বৰটেঙাৰ ফুটবল খেলি থকা কণ কণ ল'ৰা ছোৱালীবোৰ, কাতিমহীয়া কোমল কোমল শীতৰ অনুভৱত গধূলি গাঁৱৰ বাটেৰে খোজকঢ়া আমি যেই সুকীয়া, আনহাতে বাৰিষাৰ দিনত পানীৰে ভৰি ফুৰা পথাৰবোৰ কি যে এক সুন্দৰ পৰিৱেশ নহয় জানো? শ্ৰোতাসকল, ৰামধেনু অনুষ্ঠানত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠত মোৰ ভাল লগা এই গীতটি।

গানত থাকে জীয়া কাহিনী, গানত থাকে বহু ক'ব নোৱাৰা কথাৰ প্ৰকাশ। গানৰ সুগন্ধিয়ে হৃদয় জোৰায়, গানৰ সুৰ ৰামধেনুৰ দৰে সাতৰঙী। সকলোবোৰ অনুভৱে আৱতি লৈ আহে গানে। গানে মনৰ সুখ অৱসাদ উত্তেজনা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গানৰ সুৰে আনন্দৰ অনুভূতি জগায়। গানৰ কোনো ভাষা নাই, গান সকলোৱে অনুভৱ কৰিব পাৰে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ আন এটা গীত।

প্ৰকৃত হাঁহি হৃদয়ৰ পৰা আহে। হাঁহি জীৱনৰ মূল মন্ত্ৰ। হাঁহি জীৱনৰ এক সুন্দৰ উপহাৰ। আমি জীৱনৰ ব্যস্ততাত হাঁহিবলৈ যেন পাহৰি যাওঁ, কিন্তু জীৱনৰ নামেই যে হাঁহি, এই কথাষাৰে আমাক সোঁৱৰাই দিয়ে এই জীৱনটোত বাধা বিঘিনি আহিলেও সুখবোৰক সোঁৱৰি আমি হাঁহি থাকিব লাগে। দুখ আমাৰ সকলোৰে বুকুতে বান্ধ খাই থাকে, কিন্তু সেই দুখবোৰ উলিয়াই আমি পাহৰি যাব লাগে। কিছুমান দুখ লুকাই থাকে আমাৰ হৃদয়ত, তথাপিও সদায় আমি হাঁহি থাকিবলৈ যত্ন কৰিব লাগে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনোচোন আহক জুবিন গাৰ্গৰ কণ্ঠত মোৰ ভাল লগা এই গীতটি।

ৰাতি তোমাৰ অপেক্ষাত নিজান ৰাতিত সকলো বাগেৰ, নিশাবোৰ উজাগৰি পাৰ হয় মাথো তোমাৰ আশাত, তুমি আহিবা এদিন আৰু দুচকুত ৰং সানিবা, সেই ৰং আবেগৰ, সেই ৰং সপোনৰ। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ জংকী বৰঠাকুৰৰ কণ্ঠত মোৰ ভাল লগা এই গীতটি।

0: रामधेनु।
1: रामधेनु অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়াইছো সঞ্জয় শইকীয়াৰ কণ্ঠৰ খেয়াল ৰাগ মাৰু বেহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে সঞ্জয় শইকীয়াৰ কণ্ঠৰ খয়াল শুনিলে। ৰাগ মাৰু বেহা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:27 গৈছে, অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব 4:45 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।